নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 19 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 13 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 4 তাৰিখ। এতিয়া সময় পুৱা 5:33:34 হৈ গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ আজিৰ এই অধিৱেশনৰ দায়িত্বত আছে ডিউটি ৰুমত ৰলি শইকীয়া, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, ফটিক চন্দ্ৰ বৰ্মন, হৰমোহন বৰ্মন আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু বিপুল কলিতা, আৰু ষ্টুডিঅত মই সংগীতা দাস। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

ইমানপুৰি শ্ৰোতাসকলে বন্দনা অনুষ্ঠানত ভূপেন নাথ আৰু সংগীবিন্দৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, ভৱানী ডেকাৰ কণ্ঠত লোকগীত, হীৰকজ্যোতি শৰ্মা আৰু সংগীবিন্দৰ কণ্ঠত টোকাৰী গীত, মুস্তাগিন আহমেদ আৰু সংগীবিন্দৰ কণ্ঠত জিকিৰ আৰু ছাবানা অঞ্জুমাৰ কণ্ঠত মীৰাভজন শুনিলে।

0: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খণ্ডক পাছতে ক্ৰমে হিন্দী আৰু ইংৰাজীত বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই ফৰহত নাজ।
2: প্ৰাইম মিনিষ্টাৰ উইল অলছো বি ভিজিটিং
3: প্ৰধানমন্ত্ৰী সাংস্কৃতিক আৰু

প্রথমে শুনক প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ সম্পৰ্কে। আজি পুৱা 6:15 অৰুল শেঠৰ কণ্ঠৰ ভজন শুনিবলৈ পাব। পুৱা 6:20 আৰু নিশা 8:15 বিনীতা বড়োৰ কণ্ঠত লোকগীত। 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবান। পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান। 7:50 নিয়োগ বাতৰি। 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

দ্বিতীয় অধিবেশনৰ দিনৰ 11:30 বজাৰ গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পী মিহিৰ বৰদলৈ, নিবেদিতা শৰ্মা বৰা, জীৱেন্দ্ৰ মোহন দেৱ শৰ্মা, ৰুবি সিংহ আৰু হেমেন দাস। দিনৰ 12:10 বজাৰ পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত, চৰচায়া চৰ সংগম, গুঞ্জন প্ৰাদেশিক সংগীত আৰু নাজৰানা। বিয়লি 3 বজাৰ পৰা আকাশবাণীৰ ৰেইনব' অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 বজাৰ পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে। 6:10 বজাৰ পৰা অসমীয়া কথিকা, প্ৰেম আৰু ৰদালিৰ কবি হিৰুদা, যুগুতাই আগবঢ়াব অলিম্পী শ্ৰেয়ম গগৈয়ে। সন্ধিয়া 7:20 বজাত যুৱকৰ্মশালা অনুষ্ঠানত বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত গীতৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। সমল ব্যক্তিৰূপে উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী গীতিকাৰ ৰুবি সিংহ, ভাগ ল'ব প্ৰবাল ডেকা, ঋষভ ৰঞ্জন ভাগৱতী, ত্ৰিভুজ্জ্বল প্ৰকাশ, সুনামী নাথ, পাৰ্থিৱ সূত্ৰধৰ, ভাৰ্গৱী গোস্বামী, লীনা বৈশ্য, কৃষ্টিকণা অধিকাৰী আৰু কীৰ্তনা দাসে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। লগতে আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান, লীনা বৈশ্যৰ কণ্ঠৰ আধুনিক গীত আৰু মোৰ অনুভৱৰ গীত। নিশা 8:30 বজাত ভজনৰ অনুষ্ঠান, 9:30 বজাত ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, নিশা 10:00 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ বিছমিল্লা খানৰ চেহনাই বাদন, ৰাগ মলকঞ্জ।

এইবাৰ শুনক মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সূচীৰ সম্পৰ্কে। আজি নিশা 9:30 বজাত আলাপ অনুৰাগ অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী জয়মতী নাৰ্জাৰী, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। আজি প্ৰচাৰ কৰা হ'ব অনুষ্ঠানটিৰ তৃতীয় খণ্ড। সন্ধিয়া 6:10 বজাত কৃষিজগত অনুষ্ঠানত অসমত ৰেচম পলুৰ খাদ্য হিচাপে ব্যৱহৃত উদ্ভিদৰ বিৱৰণ। এই বিষয়ে এটি আলোচনাত ভাগ ল'ব সগেন্দ্ৰনাথ কাকতি আৰু নিভাৰাণী গায়নে। অনুষ্ঠানটিৰ আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ।

দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত যোগাভ্যাস আৰু সুস্বাস্থ্য এই বিষয়ত যোগ প্ৰশিক্ষক কাকলি মহন্তৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ স্নেহা পাঠকৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 11:30 কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে যুগুতোৱা বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। ৰচনা উৎপল বৰাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 10:30 ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পৰিকল্পনা, প্ৰযোজনা আৰু পৰিৱেশন ঋতুপৰ্ণ দাসৰ। 7:30 উপন্যাস পাঠ অনুষ্ঠানত শুনিবলৈ পাব জল পদুমৰ পাঞ্চৈ, উপন্যাসৰ ধাৰাবাহিক পাঠৰ সপ্তম খণ্ড। ৰচনা দিলীপ ফুকনৰ, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অনুষ্ঠান পৰিচিতি ইমানেই। আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামৰ 99.9 মিটাৰত। এতিয়া শুনক অৰুল শেঠৰ কণ্ঠত ভজন।

ইমান পৰে শ্ৰোতাসকলে অৰুল শেঠৰ কণ্ঠত ভজন শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক বিনীতা বড়োৰ কণ্ঠত লোকগীত।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 299.9 মিটাৰত। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে শুনক মেৰী সুৰত তেৰী আখি, এই ছবিখনৰ পৰা সুমন কল্যাণপুৰ আৰু মুখেশ্বৰ কণ্ঠ এটি গীতৰ কথা শৈলেন্দ্ৰ, সংগীত এছ ডি পাৰমানৰ।

মধুবন অনুষ্ঠানত এইবাৰ শুনো মজৰুহৰ গীতৰ কথাৰে এছ ডি বৰ্মনৰ সংগীতেৰে অভিমান ছবিৰ পৰা লতা মংগেশকৰৰ কণ্ঠৰ এটি গীত।

0: मजबूर ये हालात इधर भी है उधर भी, तन्हाई की एक रात इधर भी है उधर भी। कहने को बहुत कुछ है मगर किससे कहें हम, कब तक यूं ही खामोश रहें और सहें हम। दिल कहता है दुनिया की हर एक रस्म उठा दें, दीवार जो हम दोनों में है आज गिरा दें। क्यों दिल में सुलगते रहें लोगों को बता दें, हां हमको मोहब्बत है मोहब्बत है मोहब्बत। अब दिल में यही बात इधर भी है उधर भी। ये कहा
1: मधुबन अनुष्ठानर शेषत সেয়া আছিল সিলসিলা ছবিত অমিতাভ বচ্চন আৰু লতা মঙ্গেশকৰ, গীতৰ কথা জাভেদ আখতাৰৰ। ইয়াৰ লগে লগে মধুবন অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
2: বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে ৰাজস্থান আৰু গুজৰাটলৈ ৰাওনা হ'ব। ভাৰতে চলিত বৰ্ষত $1 trillion মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। ৰপ্তানিৰ জৰিয়তে অসমৰ অৰ্থনীতি শক্তিশালী আৰু বাণিজ্যিক শৃংখল গঢ়ি তোলাৰ দিশত অৰিহণা আগবঢ়াব বুলি মন্ত্ৰী বিমল বৰাই মন্তব্য কৰিছে। প্ৰতিদিনে জম্মুলৈ অহা হাজাৰ হাজাৰ তীৰ্থযাত্ৰীয়ে বাৰ্ষিক অমৰনাথ যাত্ৰাক বিশেষ গতি দিছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আৰ্জেণ্টিনাই কেপ ভাৰ্ডিক আৰু ইজিপ্তে অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছে।

0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে ৰাজস্থান আৰু গুজৰাটলৈ ৰাওনা হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে ৰাজস্থান ভ্ৰমণ কৰিব আৰু তাত তেওঁ জয়পুৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল ভৱনটো উদ্বোধন কৰিব। প্ৰায় 480 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ভৱনটোৰ জৰিয়তে বছৰি 20 লাখ যাত্ৰী উপকৃত হ'ব। শ্ৰীমোদীয়ে যোধপুৰত উড়ান আঁচনিৰ নতুন ৰূপো মুকলি কৰিব। এই আঁচনিৰ জৰিয়তে বিমান পৰিবহণ ক্ষেত্ৰক বিকশিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই ভ্ৰমণকালতে তেওঁ ৰাজ্যখনৰ বালোদ্ৰাত প্ৰায় 1,06,000 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই প্ৰকল্পসমূহে পেট্ৰকেমিকেল, নগৰ পৰিবহণ, ৰেলৱে, পথ, পুনৰ নবীকৰণযোগ্য শক্তি, শক্তি ৰূপান্তৰ আদি বিভিন্ন খণ্ডক সামৰি ল'ব। দেশৰ শক্তি আৰু পেট্ৰকেমিকেল খণ্ডৰ বৃহৎ সাফল্য হিচাপে প্ৰধানমন্ত্ৰীয়ে ৱালোদ্ৰাৰ পাছাবদ্ৰাত নিৰ্মাণ কৰা দেশৰ প্ৰথমটো গ্ৰীণফিল্ড শোধনাগাৰ তথা পেট্ৰকেমিকেল প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। হিন্দুস্তান পেট্ৰলিয়াম নিগম লিমিটেড আৰু ৰাজস্থান চৰকাৰৰ যুটীয়া উদ্যোগত বছৰি 9 মিলিয়ন মেট্ৰিক টন তেল উৎপাদন কৰিব পৰা গ্ৰীণফিল্ড ৰিফাইনাৰী তথা পেট্ৰকেমিকেল চৌহদটো 79,450 কোটিতকৈও অধিক টকা ব্যয় সাপেক্ষে প্ৰতিষ্ঠা কৰা হৈছে। তেওঁ 13,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া জয়পুৰ মেট্ৰ ৰেল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ কামৰো আধাৰশিলা স্থাপন কৰিব। প্ৰহ্লাদপুৰৰ পৰা তৰিমূৰলৈ নিৰ্মাণ কৰিবলগীয়া এই দ্বিতীয় পৰ্যায়ৰ 41 কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ দক্ষিণ মেট্ৰ কৰিডৰে সীতাপুৰা আৰু বিশ্বকৰ্মা ঔদ্যোগিক অঞ্চলৰ মাজৰ 36টা ষ্টেচনক সংযোগ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে চুৰু সাদুলপুৰ আৰু চুৰু ৰতনগড় দ্বৈত ৰেল প্ৰকল্প আৰু 4-লেনযুক্ত 125 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তথা যোধপুৰ ৰিং ৰোড ছেকশ্যনটো ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। তেওঁ লগতে 1,000 মেগাৱাট বিকানেৰ সৌৰ শক্তি প্ৰকল্পও ৰাইজৰ নামত উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি দিবলগীয়া প্ৰায় 54,000 যুৱক যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব। ৰাজস্থান ভ্ৰমণ সামৰি সন্ধিয়া প্ৰধানমন্ত্ৰী গুজৰাটলৈ যাব। গুজৰাটৰ সানন্দত তেওঁ ছেমি কণ্ডাক্টৰ প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পক ভাৰতৰ ছেমি কণ্ডাক্টৰ নিৰ্মাণ যাত্ৰাৰ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ইয়াৰ জৰিয়তে বিশ্বৰ ছেমি কণ্ডাক্টৰ ক্ষেত্ৰত ভাৰতৰ স্থান সুদৃঢ় হ'ব বুলি আশা কৰা হৈছে। এই প্ৰকল্পটো 7,500 কোটিতকৈ অধিক ধন ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। ভাৰতে চলিত বৰ্ষত $1 ট্ৰিলিয়ন মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। বছৰৰ প্ৰথম 3টা মাহত প্ৰায় 15% বাৰ্ষিক ৰপ্তানি ইতিমধ্যে সম্পন্ন হোৱা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
1: Our aim is to grow in the current year. We were $863 billion last year. We want to grow to $1 trillion export this year. And to reach $1 trillion, our goods export will have to increase from 440 to about 530. $90 billion increase. That is 17% growth in goods. Services will have to grow from 421 to about 470.
0: নতুন দিল্লীত কালি উদ্যোগীসকলৰ সৈতে হোৱা এখন বৈঠকত শ্ৰীগোৱেলে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰপ্তানি ব্যৱস্থা অধিক উন্নত কৰি তুলিছে, য'ত প্ৰতিখন ৰাজ্য, জিলা আৰু ঔদ্যোগিক গোটক সমান গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। 2025-26 বিত্তীয় বৰ্ষত ভাৰতে 863 বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানি কৰা বুলি মন্ত্ৰী শ্ৰীগোৱেলে প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ উদ্যোগসমূহো যাতে দেশৰ ৰপ্তানি ব্যৱস্থাৰ জৰিয়তে লাভান্বিত হয় সেয়া সুনিশ্চিত কৰাৰ বাবে প্ৰয়াস অব্যাহত আছে। দেশৰ প্ৰতিখন জিলাকে ৰপ্তানিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে বুলিও শ্ৰীগোৱেলে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰতিখন জিলাতে স্থানীয় ব্যৱসায়, বিশেষকৈ অতি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগীসকলক উৎসাহ জনোৱাৰ লগতে ৰপ্তানিৰ সুবিধা, নথিপত্ৰ আৰু বজাৰৰ সুবিধা মুকলি কৰি দিয়াৰ উদ্দেশ্যে একোগৰাকীকৈ নোডেল বিষয়া নিয়োগ কৰা হ'ব। তেওঁ কয় যে ৰপ্তানি ব্যৱস্থাটো সহজ কৰি তোলাৰ বাবে চৰকাৰে ব্যৱসায়িক লেনদেনৰ লগতে ব্যৱসায়িক সুচলতা উন্নত কৰাত গুৰুত্ব দিছে। তেওঁ কয় যে ৰপ্তানিক উদগনি যোগোৱা এই ব্যৱস্থাই বিদেশতো ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। শ্ৰীগোৱেলে লগতে কয় যে 38খন বিকশিত ৰাষ্ট্ৰৰ সৈতে হোৱা মুক্ত বাণিজ্য চুক্তিয়ে ভাৰতীয় ৰপ্তানি ব্যৱস্থাক শক্তিশালী কৰি তোলাৰ লগতে বিশ্ব বজাৰত নিজৰ স্থান দখল কৰাৰ ক্ষেত্ৰত ভাৰতৰ ব্যৱসায়ীসকলক নতুন সুযোগ প্ৰদান কৰিব। ইপিনে ভাৰত চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত এই বৈঠকত অসমৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী বিমল বৰাই অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰীবৰাই অসমত উৎপাদিত আগৰ, বস্ত্ৰ সম্ভাৰ, কৃষিজাত সামগ্ৰী আদি ৰপ্তানিৰ জৰিয়তে

শ্রোতাসকলে আধুনিক গীত অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক কুমাৰ চানুৰ কণ্ঠৰ ইতি গীত, গীতৰ কথা বিজয় তুৱৰাৰ।

অনুষ্ঠানত এইবাৰ শুনক সঞ্জীৱ লস্কৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা হিল্লুল কুমাৰ পাঠকৰ।

আধুনিক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰত সঞ্চাৰ নিগম লিমিটেডত কালি হোৱা

বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। পুনৰ কৈছো BSNL.co.in। আবেদনৰ শেষ তাৰিখ 4 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহা নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগতে 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজী বা এপ্লাইড জিঅ'লজী বিষয়ত পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থী বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। পুনৰ কৈছো dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অফ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰভিজনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহা নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগতে অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থী বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in চাব পাৰে। পুনৰ কৈছো sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। নিয়োগ বাতৰি ইমানেই।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে আঞ্চলিক বাতৰি আঠ বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। এই উদ্দেশ্যে অন্যান্য জিলাসমূহৰ দৰে যোৰহাট আৰু লখিমপুৰ জিলাতো ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্থৰ ভিতৰত কোনো অনুমোদন নথকা ব্যক্তিৰ প্ৰৱেশ বা প্ৰয়োজনীয় সমাৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্থৰ ভিতৰত কোনোধৰণৰ বাহন চলাচল বা পাৰ্কিং কৰিব নোৱাৰিব। পৰীক্ষাৰ কৰ্তব্যৰত থকা বিষয়া, আৰক্ষী, এম্বুলেন্স আৰু অগ্নি নিৰীপক বাহিনীৰ দৰে জৰুৰীকালীন বাহনৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ'ব। পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত কোনো কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিয়ে পৰীক্ষাৰ্থীসকলক কোনোধৰণৰ অসৎ উপায়েৰে সহায় কৰিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰসমূহত 100 মিটাৰ ব্যাসাৰ্থৰ ভিতৰত কোনো অস্থায়ী দোকান পোহাৰ খুলিবলৈ দিয়া নহ'ব। এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনগতভাৱে শাস্তি প্ৰদান কৰা হ'ব বুলিও নিৰ্দেশনাত উল্লেখ কৰা হৈছে। জিলা প্ৰশাসনে পৰীক্ষা প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ পৰীক্ষাৰ্থী, অভিভাৱক আৰু সাধাৰণ ৰাইজক সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে। উদ্যোগ, বাণিজ্য, ৰাজহুৱা

0: প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই জি আই টেক লাভ কৰা গামোচা আৰু আৰনাই বিদেশলৈ ৰপ্তানি কৰাৰ বাবে অসমত ৰপ্তানি সুবিধা কেন্দ্ৰ স্থাপন কৰিবলৈ আহ্বান জনাইছে। মন্ত্ৰীগৰাকীয়ে কালি নতুন দিল্লীত অনুষ্ঠিত বাণিজ্য পৰিষদৰ এখন বৈঠকত অংশগ্ৰহণ কৰি এই আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কণ্টেইনাৰৰ অভাৱত গুৱাহাটীৰ পৰা বিদেশলৈ চাহ পঠিওৱাত অসুবিধা হোৱাৰ বাবে কলকাতাৰ পৰা প্ৰেৰণ কৰিবলগীয়া হোৱাৰ কথা উল্লেখ কৰি কণ্টেইনাৰ বৃদ্ধিৰ বাবেও আহ্বান জনায়। বিদেশত প্ৰভূত চাহিদা থকা অগৰুকাঠৰ ৰপ্তানি সুচল কৰাৰ বাবে ডি জি এছ টি অনুজ্ঞাপত্ৰ আৰু অনুমতি ব্যৱস্থা সুচল কৰাৰ বাবেও শ্ৰীবৰাই অনুৰোধ জনায়। তেওঁ লগতে ভৈব্য আঁচনিৰ অধীনত অসমতো প্লাগ এণ্ড প্লে ঔদ্যোগিক পাম্প স্থাপনৰ বাবে অনুমোদন দিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনায়।
1: অসমত উৎপাদিত বিভিন্ন সা সামগ্ৰীসমূহ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ সহযোগিতাৰে আমাৰ এক্সপৰ্ট কোৱান্টিটি আমি কেনেকৈ বঢ়াব পাৰোঁ এই বিষয়ে আমি আলোচনাত মিলিত হওঁ। ভব্য নামৰ এখন আঁচনিৰে ভাৰত চৰকাৰে প্লাগ এণ্ড প্লে ইণ্ডাষ্ট্ৰিয়েল ষ্টেট বনোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমি মাননীয় মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে অসমতো এই ভব্য আঁচনিৰ অধীনত প্লাগ এণ্ড প্লে ইণ্ডাষ্ট্ৰিয়েল ষ্টেট স্থাপন কৰিবৰ কাৰণে আমাক অনুমোদন জনায়।
0: শোণিতপুৰ জিলাত অৱস্থিত নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত বাঘৰ সংখ্যা মাত্ৰ তিনি বছৰত চাৰি গুণলৈ বৃদ্ধি পাইছে। 2022 চনৰ চৰকাৰী জৰীপ অনুসৰি নামেৰিত মাত্ৰ তিনিটা বাঘ আছিল। 2025 চনৰ শেষৰ ভাগলৈ উদ্যানখনত বাঘৰ সংখ্যা 12টালৈ বৃদ্ধি পাইছে। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত নামেৰি এই অভূতপূৰ্ব সাফল্যক ডাঙৰ মাইলৰ খুঁটি বুলি অভিহিত কৰে। তেওঁ লগতে ৰাষ্ট্ৰীয় উদ্যানখনত বাঘৰ সংখ্যা বৃদ্ধিৰ এই পৰিসংখ্যা ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে বিজ্ঞানসন্মতভাৱে প্ৰমাণ কৰা বুলিও উল্লেখ কৰে। তিনিচুকীয়াৰ ছোটা টিংৰাই চাহ বাগিচাই দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে মাচা চাহ উৎপাদন কৰি ইতিহাস ৰচনা কৰিছে। প্ৰথম পৰ্যায়ত উৎপাদিত মাচা চাহৰ কিছু অংশ গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত ইতিমধ্যে 3,000 টকাত বিক্ৰী হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে চাহ বাগিচাখনে দেশত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে মাচা চাহৰ উৎপাদন কৰি ৰাজ্যৰ চাহ উদ্যোগক নতুন শিখৰলৈ লৈ গৈছে। তেওঁ গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত এই মাচা চাহ প্ৰথমে উৎপাদিত কিছু অংশ 3,000 টকাত বিক্ৰী হোৱাটো অসমৰ উদ্ভাৱনী শক্তি, গুণগত মান আৰু বিশ্বমানৰ সামৰ্থ্যৰ উজ্জ্বল স্বীকৃতি বুলি অভিহিত কৰে। তেওঁ কয় যে জাপানৰ বিশেষজ্ঞ আৰু আধুনিক প্ৰযুক্তিৰ সৈতে দীৰ্ঘদিনীয়া সহযোগিতাৰ ফলস্বৰূপে অসম চাহৰ এই নতুন যাত্ৰাই ভাৰত জাপান বন্ধুত্বকো সুদৃঢ় কৰি তুলিছে। পৰম্পৰা, দক্ষতা আৰু উদ্ভাৱনৰ সুন্দৰ সমন্বয়েৰে অসমে সম্প্ৰতি বিশ্ব চাহ উদ্যোগত নতুন দিশ নিৰ্ধাৰণ কৰিছে বুলি ডঃ শৰ্মাই মন্তব্য কৰে। ডিব্ৰুগড়ৰ দুলিয়াজানত ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত কালি ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ স্মৃতি সভা এখন অনুষ্ঠিত হয়। এই সভাত ডিব্ৰুগড় জিলাৰ বিজেপি সভাপতি দুলাল বৰা আৰু জ্যেষ্ঠ নেতা ডঃ হৰেন্দ্ৰ নাৰায়ণ দত্তৰ প্ৰয়াত শ্যামাপ্ৰসাদ মুখাৰ্জী সন্দৰ্ভত ভালেমান দিশ দাঙি ধৰি স্মৃতিচাৰণ সভাত ডিব্ৰুগড় জিলা বিজেপিৰ ভালেসংখ্যক বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं कनकलता। प्रधानमंत्री नरेंद्र मोदी आज राजस्थान और गुजरात में कई विकास परियोजनाओं की शुरुआत करेंगे। बालोतरा में देश के पहले ग्रीनफील्ड एकीकृत रिफाइनरी सह पेट्रोकेमिकल परिसर का उद्घाटन करेंगे। गुजरात आतंकरोधी दस्ते ने पाकिस्तान स्थित आतंकी संगठन जैश ए मोहम्मद से जुड़े 8 लोगों को गिरफ्तार किया। केंद्र ने सामान्य से कम वर्षा और अलनीनो के कारण देश के कुछ हिस्सों में संभावित सूखे के हालात की समीक्षा की। मौसम विभाग ने गुजरात, गोवा, महाराष्ट्र और ओडिशा में आज मूसलाधार बारिश का रेड अलर्ट जारी किया। फीफा विश्व कप में म्यामी में हुए रोमांचक मुकाबले में अर्जेंटीना काबो वर्डे को 3-2 से हराकर अंतिम 16 में, मिस्र भी अंतिम 16 में पहुंचा। और मैनचेस्टर में दूसरे T20 क्रिकेट मैच में आज शाम भारत का मुकाबला इंग्लैंड से। अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी आज राजस्थान और गुजरात के एक दिन के दौरे पर रहेंगे। श्री मोदी राजस्थान में जोधपुर हवाई अड्डे के नए टर्मिनल भवन का उद्घाटन करेंगे। 480 करोड़

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্টছ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্টছত। আৰম্ভ কৰিছো আধুনিকীত অনুষ্ঠানটি। অনুষ্ঠানত প্ৰথমে শুনক সমৰ হাজৰিকাৰ কণ্ঠ এটি গীত, গীতৰ কথা তৰুণ শৰ্মাৰ।

অনুষ্ঠানত সেয়া আছিল তৰুণ তন্ময়। শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ শুনক দীপক গগৈ গীতৰ কথাৰে পৰিণীতাৰ কণ্ঠৰ এটি গীত।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত এইবাৰ শুনক দিলীপ দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা সতীশ দাসৰ।

0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খণ্ডেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীত একাধিক গুৰুত্বপূৰ্ণ বৈঠক, গুৱাহাটী মহানগৰৰ সম্প্ৰসাৰণ, বিদ্যুৎ সৰবৰাহ নেটৱৰ্ক সুদৃঢ়কৰণক লৈ আলোচনা, বিধানসভালৈ নিৰ্বাচিত সকলো নতুন বিধায়কৰ বাবে আজিৰে পৰা দুদিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন, এ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি, তিনিচুকীয়াৰ ছোটা টিংৰাই চাহ বাগিচাৰ বাণিজ্যিকভাৱে মাছা চাহ উৎপাদন কৰি ইতিহাস ৰচনা আৰু আৰ্জেণ্টিনা আৰু ইজিপ্তৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ পৰা উভতি আহি কালি একাধিক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ বিষয়ববীয়াসকলৰ সৈতে অনুষ্ঠিত প্ৰথমখন বৈঠকত গুৱাহাটী মহানগৰক আধুনিক আৰু পৰিকল্পিত ৰূপত সজাই তোলাৰ কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত সৰু সজাই অঞ্চলক বিশ্বমানৰ আন্তঃগাঁথনি, উন্নত যোগাযোগ সম্পন্ন ৰাজহুৱা সুবিধা আৰু বহনক্ষম নগৰ পৰিকল্পনাৰে আকৰ্ষণীয় স্থল হিচাপে গঢ়ি তোলাৰ বিষয়টোৱে আগস্থান লাভ কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে গুৱাহাটী সম্প্ৰসাৰণ প্ৰকল্পসমূহৰ পৰিকল্পনা আৰু ৰূপায়ণ ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে অসম বিদ্যুৎ গ্ৰীড নিগম লিমিটেডৰ বিষয়াবৰ্গৰ সৈতে বৈঠকত মিলিত হয় আৰু ৰাজ্যৰ বৰ্ধিত শক্তি চাহিদা পূৰণৰ বাবে বিদ্যুৎ সৰবৰাহ নেটৱৰ্ক অধিক শক্তিশালী কৰাৰ পৰিকল্পনা পৰ্যালোচনা কৰে। দুয়োখন বৈঠকত মন্ত্ৰী কৌশিক ৰায়, অতিৰিক্ত মুখ্য সচিব ডঃ কে কে দ্বিবেদী, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ আৰু অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত।

0: উপস্থিত থাকে। বিধানসভালৈ নিৰ্বাচিত সকলো নতুন বিধায়কক অধিক সক্ৰিয় কৰাৰ উদ্দেশ্যে আজিৰে পৰা বিধানসভাত দুদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰত নৱনিৰ্বাচিত বিধায়কসকলক বিধানসভাৰ কাৰ্যক্ৰমণিকা, প্ৰশ্ন উত্থাপন, বিতৰ্কত অংশগ্ৰহণ আদি সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হ'ব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰা মতে প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰাৰ বাবে প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত 47গৰাকী বিধায়কক আমন্ত্ৰণ জনোৱা হৈছে। শিবিৰত বিধানসভাৰ কাৰ্যক্ৰমণিকা কেনেদৰে চলে, নিৰ্দিষ্ট বিষয়ত কেনেদৰে বক্তব্য প্ৰকাশ কৰিব লাগে, এই বিষয় লৈ আলোচনা কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে বিধানসভাৰ নিয়মাৱলীৰ প্ৰতিটো দফা নৱনিৰ্বাচিত বিধায়কসকলে যাতে আয়ত্ত কৰিব পাৰে তাৰো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। এই শিবিৰত সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, নোমল মমিন, সমুদ্ৰগুপ্ত কাশ্যপ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। এই উদ্দেশ্যে অন্যান্য জিলাসমূহৰ দৰে যোৰহাট আৰু লখিমপুৰ জিলাতো ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অনুমোদন নথকা ব্যক্তিৰ প্ৰৱেশ বা অপ্ৰয়োজনীয় সমাৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনোধৰণৰ বাহন চলাচল বা পাৰ্কিং কৰিব নোৱাৰিব। পৰীক্ষাৰ কৰ্তব্যত থকা বিষয়া, আৰক্ষী, এম্বুলেন্স আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দৰে জৰুৰীকালীন বাহনৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ'ব। পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিয়ে পৰীক্ষাৰ্থীসকলক কোনোধৰণৰ অসৎ উপায়েৰে সহায় কৰিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰসমূহত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অস্থায়ী দোকান পোহাৰ খুলিবলৈ দিয়া নহ'ব। এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনগতভাৱে শাস্তি প্ৰদান কৰা হ'ব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। জিলা প্ৰশাসনে পৰীক্ষা প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ পৰীক্ষাৰ্থী, অভিভাৱক আৰু সাধাৰণ ৰাইজক সহযোগিতা আগবঢ়োৱাৰ বাবে আহান জনাইছে। তিনিচুকীয়াৰ ছোটা টিংৰাই চাহ বাগিচাই দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে মাছা চাহ উৎপাদন কৰিছে। প্ৰথম পৰ্যায়ত উৎপাদিত মাছা চাহৰ কিছু অংশ গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত ইতিমধ্যে 3,000 টকাত বিক্ৰী হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে চাহ বাগিচাখনে দেশত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে মাছা চাহৰ উৎপাদন কৰি ৰাজ্যৰ চাহ উদ্যোগক নতুন শিখৰলৈ লৈ গৈছে। তেওঁ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত এই মাছা চাহৰ প্ৰথমে উৎপাদিত কিছু অংশ 3,000 টকাত বিক্ৰী হোৱাটো অসমৰ উদ্ভাৱনী শক্তি, গুণগত মান আৰু বিশ্বমানৰ সামৰ্থ্যৰ উজ্জ্বল স্বীকৃতি বুলিও অভিহিত কৰে। তেওঁ কয় যে জাপানৰ বিশেষজ্ঞ আৰু আধুনিক প্ৰযুক্তিৰ সৈতে দীৰ্ঘদিনীয়া সহযোগিতাৰ ফলস্বৰূপে অসম চাহৰ এই নতুন যাত্ৰাই ভাৰত জাপান বন্ধুত্বকো সুদৃঢ় কৰি তুলিছে। পৰম্পৰা, দক্ষতা আৰু উদ্ভাৱনৰ সুন্দৰ সমন্বয়েৰে অসমে সম্প্ৰতি বিশ্ব চাহ উদ্যোগত নতুন দিশ নিৰ্ধাৰণ কৰিছে বুলি ডঃ শৰ্মাই মন্তব্য কৰে। উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই জিআইটেক লাভ কৰা গামোচা আৰু আৰ্নাই বিদেশলৈ ৰপ্তানি কৰাৰ বাবে অসমত ৰপ্তানি সুবিধা কেন্দ্ৰ স্থাপন কৰিবলৈ আহান জনাইছে। মন্ত্ৰীগৰাকীয়ে কালি নতুন দিল্লীত অনুষ্ঠিত বাণিজ্য পৰিষদৰ এখন বৈঠকত অংশগ্ৰহণ কৰি এইদৰে আহান জনায়। মন্ত্ৰীগৰাকীয়ে কণ্টেইনাৰৰ অভাৱত গুৱাহাটীৰ পৰা বিদেশলৈ চাহ পঠিওৱাত অসুবিধা হোৱাৰ বাবে কলকাতাৰ পৰা প্ৰেৰণ কৰিবলগীয়া হোৱাৰ কথা উল্লেখ কৰি কণ্টেইনাৰ বৃদ্ধিৰ বাবেও আহান জনায়। বিদেশত প্ৰভূত চাহিদা থকা অগৰু কাঠৰ ৰপ্তানি সুচল কৰাৰ বাবে DGST অনুজ্ঞাপত্ৰ আৰু অনুমতি ব্যৱস্থা সুচল কৰাৰ বাবেও শ্ৰীবৰাই অনুৰোধ জনায়। তেওঁ লগতে ভৈব আঁচনিৰ অধীনত অসমতো প্লাগ এণ্ড প্লে ঔদ্যোগিক পাম্প স্থাপনৰ বাবে অনুমোদন দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহান জনায়।
1: অসমত উৎপাদিত বিভিন্ন সা সামগ্ৰীসমূহ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ সহযোগিতাৰে আমাৰ এক্সপৰ্ট কোৱাণ্টিটি আমি কেনেকে বঢ়াব পাৰোঁ এই বিষয়ে আমি আলোচনাত মিলিত হওঁ। ভৈব নামৰ এখন আঁচনিৰে ভাৰত চৰকাৰে প্লাগ এণ্ড প্লে ইণ্ডাষ্ট্ৰিয়েল ষ্টেট বনোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমি মাননীয় মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে অসমতো এই ভৈব আঁচনিৰ অধীনত প্লাগ এণ্ড প্লে ইণ্ডাষ্ট্ৰিয়েল ষ্টেট স্থাপন কৰিবৰ কাৰণে আমাক অনুমোদন জনায়। আৰু অন্যহাতে আমি আমাৰ যি আই চি ডি আমিনগাঁৱত কণ্টেইনাৰৰ সংখ্যা বৃদ্ধি কৰি আমাৰ টি এক্সপৰ্টৰ ক্ষেত্ৰত যিটো আমাৰ সমস্যা আছে সেই সমস্যা নাইকিয়া কৰিবৰ কাৰণে আমি আজি আহ্বান জনাইছোঁ।
0: খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসমত ৰাজ্যিক খাদ্য আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হৈ কয় যে এই আয়োগত মুঠ 7 সদস্য থাকিব। ইয়াৰ ভিতৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সম্প্ৰদায়ৰ পৰা এজনকৈ সদস্য থকাৰ উপৰি ন্যূনতম 2 মহিলা সদস্য অন্তৰ্ভুক্ত হ'ব লাগিব। খাদ্য সুৰক্ষা ব্যৱস্থাৰ ফলপ্ৰসূ ৰূপায়ণ আৰু তদাৰকীৰ বাবে এই আয়োগ গঠন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যৰ ধান ক্ৰয় ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি শ্ৰীৰায়ে খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক ধান বনা কলসমূহে অনুসৰণ কৰা পদ্ধতিসমূহ ভালদৰে পৰীক্ষা কৰি কোনো অনিয়ম বা বিসংগতি ধৰা পৰিলে তাৎক্ষণিকভাৱে বিহিত ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে ক্ৰয় প্ৰক্ৰিয়াত অধিক স্বচ্ছতা, দায়বদ্ধতা আৰু কাৰ্যদক্ষতা নিশ্চিত কৰাৰ লক্ষ্যৰে পুনৰ ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে ইয়াৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ ৰদ বদলৰো নিৰ্দেশ দিয়ে। বৈঠকত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ কল্যাণকামী আঁচনিৰ অধীনত মচুৰ দাইল আৰু চেনী বিতৰণৰ প্ৰস্তাৱিত কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভতো আলোচনা কৰা হয়। আজি যশস্বী কবি হীৰেণ ভট্টাচাৰ্যৰ স্মৃতি দিৱস। কেইবাখনো কবিতা পুথিৰে অসমীয়া ভাষা সাহিত্যক চহকী কৰা কবি ভট্টাচাৰ্যৰ 2 কবিতা পুথি বাংলা ভাষালৈ অনুদিত হৈছে। 1992 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কবি হীৰেণ ভট্টাচাৰ্যৰ সুগন্ধি পখিলা আৰু শস্যৰ পথৰ মানুহ 2 উল্লেখযোগ্য কাব্যগ্ৰন্থ। 2000 চনত অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কবি ভট্টাচাৰ্য এগৰাকী প্ৰখ্যাত গীতিকাৰো আছিল। তেওঁৰ ভালেসংখ্যক গীত স্বনামধন্য অনেক শিল্পীয়ে পৰিৱেশন কৰিছে।

0: 1972 চনে তেওঁৰ প্ৰথম কাব্য সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ পোৱাৰ পাছতে ক্ৰমে বিভিন্ন দিনৰ কবিতা কবিতাৰ ৰোদ মোৰ প্ৰিয় বৰ্ণমালা ভালপোৱাৰ বোকামাটি আদি সংকলনসমূহ প্ৰকাশ পায়। তোমাৰ গান তেওঁৰ একমাত্ৰ গীতৰ সংকলন। তেওঁৰ কবিতাৰ শব্দচয়ন আৰু লালিত্যই পাঠকক মুগ্ধ কৰি আহিছে। প্ৰখ্যাত কবি গীতিকাৰ হীৰেণ ভট্টাচাৰ্যই শিশুৰ বাবে লোৰা ধেমালি আকৌ ধেমালি আৰু ৰৈ ৰৈ ধেমালি শীৰ্ষক তিনিখন সংকলন ৰচনা কৰিছিল। 2012 চনৰ আজিৰ দিনটোতে মৃত্যু হোৱা কবিগৰাকীৰ স্মৃতি দিৱস ৰাজ্যৰ বিভিন্ন ঠাইত তেওঁৰ অনুৰাগীসকলে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব বুলি আমালৈ বাতৰি আহিছে। পূব গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্ত টাবুৰাম পেগুৱে গুৱাহাটীত 100 কোটি টকাৰ জালনোট সুমুওৱা বুলি এজন অভিযুক্তই সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্যৰ সত্যতা নাই বুলি দাবী কৰিছে। শ্ৰীপেগুৱে কালি এখন সংবাদমেলত কয় যে জালনোট সন্দৰ্ভত 2টা গোচৰ ৰুজু কৰা হৈছে। লগতে জালনোটসমূহ চিনাক্ত কৰা অতি সহজ বুলিও তেওঁ মন্তব্য কৰে।
1: জুন 30 তারিখ আর 1 তারিখে ব্যাক টু ব্যাক 2টা সাকসেসফুল অপারেশন করিলে আর 5 জন মানুষ আটক করেছে আর 13.46 FICN সিজ করেছে আর অ্যালং উইথ আদার ইনক্রিমিনেটিং আর্টিকলস। এই সন্দর্ভত আমি অলরেডি 2টা কেস রুজু হয়েছে আর ইনভেস্টিগেশন চলি আছে। ইনভেস্টিগেশনের পর দেখা যায় দ্য মোটিভ টু ভেরি ক্লিয়ার ভেরি সিম্পল টু চিট ইনোসেন্ট পিপল। ফার্স্ট কেসটোত দেখা গৈছে একিউজ পার্সনসবিলাকে উত্তর প্রদেশের পর আইসলে গুহাটিলৈকে আন্ডার দ্য প্রটেক্স অফ মানে পার্চেজিং গোল্ড। আর সেকেন্ড কেসটো এইটো ধেমাজি শিলাপথৰৰ পৰা আইসলে তেওঁলোকে মানে সাধারণ মানুহক চিট কৰিবৰ কাৰণে উইথ দিস কারেন্সি ফেক কারেন্সি গুৱাহাটীত আইসলে।
0: ফিফা ফুটবল বিশ্বকাপ প্ৰতিযোগিতাৰ ৰাউণ্ড অফ 16 বা অন্তিম 16ৰ প্ৰৱেশৰ দৌৰত আজি কেইবাখনো গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হয়। ৰাউণ্ড অফ 32ৰ আজি কিছু মুহূৰ্ত পূৰ্বে সমাপ্ত হোৱা এখন খেলত কলম্বিয়াই জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। কানচাছ চিটি ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দলটোৱে ঘানাক 1-0 পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আমেৰিকাৰ মায়ামি গাৰ্ডেনছত হোৱা আন এখন খেলত আৰ্জেণ্টিনাই কেপ ভাৰ্ডেক 3-2 পৰাস্ত কৰে। খেলৰ 29 মিনিটত লিঅ'নেল মেছিয়ে গ'ল কৰি আৰ্জেণ্টিনাক অগ্ৰগতি প্ৰদান কৰে। এই গ'লটোৰ সৈতে মেছিয়ে চলিত প্ৰতিযোগিতাত নিজৰ 7ম গ'লটো কৰাৰ লগতে 6খন বিশ্বকাপত নিজৰ 30 সংখ্যক খেলত 20টা গ'ল অৰ্জন কৰাৰ এক বিৰল অভিলেখ গঢ়ে। তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ আজিৰ খেলখনৰ অতিৰিক্ত সময়ৰ 111 মিনিটত কেপ ভাৰ্ডেৰ ডিনি বৰ্গছেৰ আম্মঘাতী গ'ল এটাই আৰ্জেণ্টিনাৰ বিজয়ৰ পথ প্ৰশস্ত কৰে। ইপিনে আৰ্লিংটনত অনুষ্ঠিত আন এখন খেলত অষ্ট্ৰেলিয়াক পেনাল্টি শ্বুট আউটত 4-2 পৰাস্ত কৰি ইজিপ্ত ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিছে। নিৰ্ধাৰিত 90 মিনিট আৰু অতিৰিক্ত সময়তো খেলখন 1-1 অমীমাংসিত হৈ ৰোৱাত পেনাল্টিৰ সহায় ল'বলগীয়া হয়। এই জয়ৰ জৰিয়তে 92 বছৰৰ অন্তত ইজিপ্তে ইতিহাস সৃষ্টি কৰি বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰথমবাৰৰ বাবে জয়লাভ কৰিবলৈ সক্ষম হৈছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: নতুন দিল্লীত অনুষ্ঠিত ভাৰত জাপান শীৰ্ষ সন্মিলনে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ কঢ়িয়াই অনা বিভিন্ন ইতিবাচক বাতৰি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইবাখনো কাকতে অগ্ৰাধিকাৰ দিছে। অসমৰ প্ৰতিদিন কাকতে এই সম্পৰ্কীয় এটা বাতৰিক নতুন দিল্লীত ভাৰত জাপান শীৰ্ষ সন্মিলনে ৰাজ্যৰ বাবেও দিলে আশাৰ সংবাদ, অসমত বৃহৎ বিনিয়োগ কৰিব জাপানে, আৰু দৈনিক জনমভূমি কাকতে অসমৰ ছেমিকণ্ডাক্টৰ বায়গেছ প্ৰকল্পত বিনিয়োগ কৰিব জাপানে শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছান ট্ৰিবিউন কাকতত বাতৰিটোৰ শিৰোনাম এনি ইমাৰ্জিছ কি পাৰ্টনাৰ ইন জাপান ষ্ট্ৰেটেজিক আউটৰিচ। ভাৰতৰ চাহ শিল্পৰ ইতিহাসত মাইলৰ খুঁটিৰে অসমে দেশৰ প্ৰথম বাণিজ্যিক মাট্টা চাহ উৎপাদন কৰাৰ বাতৰিকো আজি বিভিন্ন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতত বাতৰিটোৰ শীৰ্ষক ভাৰতীয় চাহ শিল্পৰ ইতিহাসত যুগান্তকাৰী মাইলষ্টোন, দেশত প্ৰথম মাট্টা চাহৰ বাণিজ্যিক উৎপাদন অসমৰ। দ্য চেণ্টিয়েল কাকতেও একেটা বাতৰি আছাম মেক্স হিষ্ট্ৰী উইথ ইণ্ডিয়াজ ফাৰ্ষ্ট কমাৰ্চিয়েলি প্ৰডিউচড মাট্টা টি শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমত নৱজাতকৰ মৃত্যুৰ হাৰ 41-29 হ্ৰাস পোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰাৰ ইতিবাচক এটা খবৰ অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। 6 জুলাইত আৰম্ভ হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশন আৰু শাসক বিৰোধীৰ স্থিতি তথা প্ৰস্তুতিক লৈ এটা বিশেষ বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিশ্বকাপ ফুটবলৰ এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত আৰু দৈনিক অগ্ৰদূত কাকতে দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা নলবাৰীৰ মৃদুমুদ্ৰা ডেকা নামৰ যুৱতীগৰাকীৰ মৃত্যুৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
0: ধন্যবাদ ডেভিড। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা চৌবিশ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীত একাধিক গুৰুত্বপূৰ্ণ বৈঠক, গুৱাহাটী মহানগৰৰ সম্প্ৰসাৰণ, বিদ্যুৎ সৰবৰাহ নেটৱৰ্ক সুদৃঢ়কৰণক লৈ আলোচনা। বিধানসভালৈ নিৰ্বাচিত সকলো নতুন বিধায়কৰ বাবে আজিৰে পৰা দুদিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন। এ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি। তিনিচুকীয়াৰ ছোটা টিংৰাই চাহ বাগিচাৰ বাণিজ্যিকভাৱে মাছা চাহ উৎপাদন কৰি ইতিহাস ৰচনা আৰু কলম্বিয়া, আৰ্জেণ্টিনা আৰু ইজিপ্তৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ এহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আৰম্ভ কৰিছো চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনক ৰদৰ চিঠি ছবিখনৰ পৰা জুবিন গাৰ্গৰ কণ্ঠ এটি গীত, গীতৰ কথা পলাশ গগৈৰ।

অনুষ্ঠানত এইবাৰ শুনক বডিগাৰ্ড চিনেমাৰ পৰা ৰাহাত ফাতেহ আলী খান আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠ এটি গীত, সংগীত হিমেশ ৰেশমিয়াৰ।

ৰূপালী ধ অনুষ্ঠানত এইবাৰ শুনো কুছ কুছ হোতা হে ছবিখনৰ পৰা উদিত নাৰায়ণ আৰু অলকা য়াগ্নিকৰ কণ্ঠৰ এটি গীত। গীতৰ কথা সমীৰৰ, সংগীত যতীন ললিতৰ।

শ্ৰোতাসকলে ৰূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ৰদৰ চিঠি চিনেমাখনৰ পৰা অংগৰাগ মহন্ত্ৰ কণ্ঠৰ এটি গীত, গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ।

ৰূপালী ঢৌ অনুষ্ঠানৰ শেষত সেয়া আছিল মেনে প্যাৰ কিয়া ছবিত লতা মংগেশকাৰ। গীতৰ কথা আশ্ৰয় ভূপালীৰ, সংগীত ৰাম লক্ষ্মণৰ। আৰু এই গীতটিৰে সামৰিছো আজিৰ ৰূপালী ঢৌ।

ৰূপালী ঢৌ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পুৱা 9:45 হৈ গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰথম অধিৱেশন। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব 11:30 বজাত। নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। আজিৰ এই অধিৱেশনৰ দায়িত্বত আছে ডিউটি ৰুমত ৰশ্মিতা কাশ্যপ, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ললিত ৰয় আৰু পপী চন্দ, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিজিৎ শৰ্মা, আৰু ষ্টুডিঅ'ত মই সংগীতা দাস। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠান। আজিৰ এই অনুষ্ঠানত শুনাবলৈ লৈছো হীৰেণ ভট্টাচাৰ্যৰ ৰচিত কেইটিমান গীত বিভিন্ন শিল্পীৰ কণ্ঠত। প্ৰথমে এয়া মিহিৰ বৰদলৈ, প্ৰযোজনা মুকুল বৰুৱাৰ।

অনুষ্ঠানত সেয়া আছিল নিবেদিতা শৰ্মা বৰা। শ্ৰোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। আজি এই অনুষ্ঠানত হীৰেণ ভট্টাচাৰ্যৰ ৰচিত কেইটিমান গীত শুনিছে বিভিন্ন শিল্পীৰ কণ্ঠত। এইবাৰ শুনক জীৱেন্দ্ৰ মোহন দেৱশৰ্মাৰ কণ্ঠৰ এটি গীত, প্ৰযোজনা মলয় সূত্ৰধৰৰ।

অনুষ্ঠানত সেই আছিল জীবেন্দ্রমোহন দেৱশৰ্মা। এইবাৰৰ শিল্পী ৰবি সিংহ, প্ৰযোজনা সবিন মেধিৰ।

অনুষ্ঠানত সেয়া আছিল ৰবি সিংহ। শ্ৰোতাসকলে গীতি মালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। আজিৰ এই অনুষ্ঠানত হীৰেণ ভট্টাচাৰ্য ৰচিত কেইটিমান গীত শুনিছে বিভিন্ন শিল্পীৰ কণ্ঠত। অনুষ্ঠানৰ শেষত এইবাৰ শুনক হেমেন দাসৰ কণ্ঠ এটি গীত, প্ৰযোজনা শংকৰ দাসৰ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীয়ে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

0: কালা পুনরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কে

নমস্কাৰ সমূহ শ্ৰোতাকে প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিছো আজিৰ যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম অভাৱ 299.9 মিটাৰত 1000

30 কিলোহার্জ আৰু ডিআৰএম ফ্ৰিকুৱেন্সি 1026 কিলোহার্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅৰ মাজত উপস্থিত আছো মই ডেইজি গগৈ।

ডক্টৰ এপিজে আব্দুল কালামে কৈছিল, জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আৰু সময়ে শিকায় জীৱনৰ মূল্য দিবলৈ।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠান আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত জানোচোন আহক কি অনুষ্ঠানেৰে সজোৱা হৈছে আজিৰ যুৱবাণী। আজি খন্তেক পাছতে অৰ্থাৎ 5:15ৰ পৰা শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। অলিম্পী শ্ৰেয়ম গগৈৰ এটি কথিকা আগবঢ়োৱা হ'ব 6:10 আৰু 6:30 শুনিবলৈ পাব নীতিশা গোস্বামীৰ আধুনিক গীত। সন্ধিয়া 7:20 নিবেদন কৰা হ'ব যুৱ কৰ্মশালাৰ অনুষ্ঠানটি। 8:05 আগবঢ়োৱা হ'ব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এইখিনিতে জানো শুনা হওক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও 5:10 মুকলি কৰা হ'ব যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15। 5:55 আগবঢ়োৱা হ'ব শিক্ষণ প্ৰশিক্ষণ সংস্থান অনুষ্ঠানটি। ক্ৰমে 6:10 আৰু 6:30 নিবেদন কৰা হ'ব গীতেৰে কথাৰে অনুষ্ঠানটি। 7:20 নিবেদন কৰা হ'ব হিপ হিপ হুৰে অনুষ্ঠানটি। আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কবি হীৰেণ ভট্টাচাৰ্যৰ কথাৰে কেইটিমান সুমধুৰ গীতেৰে। পুনতেই শুনোচোন আহক হীৰেণ ভট্টাচাৰ্যৰ দ্বাৰা লিখিত এই দুটি গীত।

হীৰেণ ভট্টাচাৰ্য অসমৰ এগৰাকী বিশিষ্ট কবি, গীতিকাৰ আৰু সাহিত্যিক। 1932 চনৰ 28 জুলাই তাৰিখে জন্মগ্ৰহণ কৰা হীৰেণ ভট্টাচাৰ্যক স্নেহভাৱে হীৰুদা বুলিও জনা যায়। অসমীয়া কবিতাপ্ৰেমীৰ মাজত তেওঁ সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰ'দালিৰ কবি হিচাপেও পৰিচিত। সহজ সৰল অথচ গভীৰ অনুভূতিপূৰ্ণ কবিতাৰ বাবে হীৰেণ ভট্টাচাৰ্য অসমীয়া সাহিত্যত এক অনন্য স্থান অধিকাৰ কৰিছে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনো আহক দেৱযানী শৰ্মা আৰু জীৱেন্দ্ৰমোহন দেৱশৰ্মাৰ কণ্ঠত হীৰেণ ভট্টাচাৰ্যৰ কথাৰে আন দুটি গীত।

কম বয়সৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰা হীৰেণ ভট্টাচাৰ্যৰ প্ৰথম কবিতা প্ৰকাশ পায় 1957 চনত। 1972 চনত তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ পায়। প্ৰেম, প্ৰকৃতি, মানৱতা, শিশু মন আৰু জীৱনৰ সৰল সৌন্দৰ্য হীৰেণ ভট্টাচাৰ্যৰ কবিতাৰ মূল বিষয়। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত পুনৰ শুনাবলৈ লৈছোঁ হীৰেণ ভট্টাচাৰ্যৰ কথাৰে জীৱেন্দ্ৰ মোহন দেৱশৰ্মা আৰু দেৱজানী শৰ্মাৰ কণ্ঠত আন দুটি গীত।

হীৰেণ ভট্টাচাৰ্যৰ উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহৰ ভিতৰত সুগন্ধি পখিলা, ৰৌদ্ৰ কামনা, কবিতাৰ ৰোদ, শৈশৰ পথাৰ মান আদি বিশেষভাৱে উল্লেখযোগ্য। সাহিত্যলৈ আগবঢ়োৱা অসামান্য অৱদানৰ স্বীকৃতিৰূপে কবি হীৰেণ ভট্টাচাৰ্যই 1992 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। 2012 চনৰ 4 জুলাই তাৰিখে এইজনা মহান কবিৰ মৃত্যু হয় যদিও অসমীয়া কবিতাক এক নতুন মাধুৰ্য আৰু সৰল ভাষাৰ সৌন্দৰ্য দান কৰি তেওঁ চিৰস্মৰণীয় হৈ ৰ'ব।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। আজিৰ মনোৰঞ্জনত শ্ৰোতাসকলে শুনিবলৈ পালে কবি হীৰেণ ভট্টাচাৰ্যৰ দ্বাৰা লিখিত কেইটিমান সুমধুৰ গীতেৰে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এমএছচি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী

আঠচল্লিশ হাজাৰ চাৰিশ আশী টকাৰ পৰা পঁচাশী হাজাৰ নশ বিশ টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স একৈশ বছৰৰ পৰা ত্ৰিশ বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ আঠ জুলাই। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: prudent management of national resources.
1: हमने संकट शुरू होते ही रिफाइनरी के सामर्थ्य पर फोकस किया. औद्योगिक काम के लिए जो गैस बनती थी उसकी जगह रिफाइनरी को रसोई गैस एलपीजी बनाने के लिए कहा गया और 7 दिनों के भीतर भीतर एलपीजी के उत्पादन में बढ़ोतरी हुई. पहले जो 35,000 मैट्रिक टन एलपीजी का उत्पादन देश में होता था, संकट के दौरान वो 54,000 मैट्रिक टन बढ़ गया.
0: The monsoon session of Parliament will commence on the 20th of this month. It will continue till the 13th of August. Parliamentary Affairs Minister Kiran Rijiju today informed that President Draupadi Murmu has approved the proposal of the government to convene the monsoon session of Parliament from the 20th of July. In a social media post, Mr. Rijiju said the session will focus on meaningful debate, discussion and decisions on issues of national importance. India's long-standing contribution to global peacekeeping mission has received a significant recognition as 651 Indian Army personnel serving under the United Nations have been awarded the prestigious United Nations Medal during a ceremonial medal parade held at the Permanent Operating Base SAIC in the Democratic Republic of Congo. The medals were presented during a ceremony held yesterday honoring the Indian contingent for its professionalism, operational excellence and dedicated service under the United Nations peacekeeping mission. A Delhi court today rejected the bail pleas filed by Umar Khalid and Sharjeel Imam in Delhi riots conspiracy case. Additional sessions judge Sameer Bajpai of Karkar Duma court dismissed the bail pleas filed by both the accused persons. Moving on to sports and men's cricket, the second T20 international between India and England will be played in Manchester today. The match will begin at 7 p.m. India time. The opening game of the 5-match series was abandoned due to rain at Chesterley Street. The third match will be played in Nottingham on the 7th of July. And that is the end of this news bulletin.
2: বাতৰি পাছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মজিয়ালৈ. আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম ৱেভৰ 99.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আই এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা. প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো অলিম্পী শ্ৰীয়াম গগৈৰ এটি অসমীয়া কথিকা.
3: প্ৰেম আৰু ৰদালিৰ কবি হিৰুদাক সোঁৱৰি দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ, বহু বন্ধুৰ সতে হাতে হাতে হাত ধৰি ফুৰিছোঁ, কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ, বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ, তাৰ পাছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। বয়সন্ধি কাল অথবা কৈশোৰ কালৰ সময়ছোৱাত বিদ্যালয়ত অসমীয়া বিষয়ৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট এই কবিতাংশ হৈছে মোৰ দেশ শীৰ্ষক কবিতাটিৰ অন্তৰ্ভুক্ত। সেই সময়ছোৱাত প্ৰবল দেশপ্ৰেমেৰে আমাক উদ্বুদ্ধ কৰি তুলিব পৰাকৈ সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ এই কবিতাটো আছিল অন্যতম এটি কবিতা। কেৱল এয়েই নহয়, প্ৰতিগৰাকী কবিতা প্ৰেমীৰ অন্তৰত গভীৰভাৱে শিপাই থাকে হীৰুদাৰ কবিতা। প্ৰতিগৰাকী পাঠকে হীৰুদাৰ বাবে অন্তৰৰ নিভৃত্তত সুকীয়া কৰি ৰাখে আদৰ। এইগৰাকী কবিয়ে জন্ম লাভ কৰিছিল সাংস্কৃতিক নগৰী খ্যাত যোৰহাটত 1932 চনত। তীৰ্থনাথ ভট্টাচাৰ্য আৰু স্নেহলতা ভট্টাচাৰ্যৰ সুযোগ্য সন্তান হীৰেণ ভট্টাচাৰ্যৰ ৰচিত মুঠ 13খন অসমীয়া ভাষাৰ পুথি প্ৰকাশ পোৱাৰ লগতে বঙালী ভাষাত 2খনকৈ কবিতা পুথি অনুদিত হৈছিল। ইয়াৰ উপৰিও অসমৰ বিভিন্ন কাকত আলোচনীৰ পাতত তেখেতে বহুতো কবিতা প্ৰকাশৰ জৰিয়তে অন্যতম খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। হীৰুদাৰ শৈশৱৰ কথা ক'বলৈ গ'লে পৰিয়ালৰ সৈতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হোৱাত তেওঁৰ শিক্ষা জীৱন ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ কেইবাখনো চহৰত অতিবাহিত হৈছিল। ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰৰ এম স্কুলত হীৰেণ ভট্টাচাৰ্যৰ শিক্ষা জীৱন আৰম্ভ হয়। পিছে তাৰ শিক্ষা শেষ নহওঁতেই দেউতাক পুনৰ বদলি হয় তেজপুৰলৈ, সেয়েহে তেওঁ শিক্ষা শেষ হয় তেজপুৰত। অকল তেজপুৰেই নহয়, মঙলদৈ, গোলাঘাট, গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত তেওঁ শিক্ষা গ্ৰহণ কৰিছিল। 1945 চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত বি বৰুৱা কলেজত নামভৰ্তি কৰিছিল। তেখেতৰ দ্বাৰা ৰচিত 13খন কবিতাৰ পুথি প্ৰকাশ পাইছিল। ইয়াৰ উপৰিও তেওঁ কেইবাখনো শিশু সাহিত্য আৰু আলোচনীও সম্পাদনা কৰিছিল। প্ৰকাশিত কাব্যগ্ৰন্থসমূহৰ ভিতৰত আছিল এনেধৰণৰ মোৰ দেশ মোৰ প্ৰেমৰ কবিতা 1972, বিভিন্ন দিনৰ কবিতা 1974, কবিতাৰ ৰোদ 1976, তোমাৰ গান 1972, সুগন্ধি পখিলা 1981, শস্যৰ পথাৰ মানুহ আৰু ভালপোৱাৰ বোকা মাটি। হিৰুদাই এদিন কৈছিল, 10 শাৰী কবিতা যেতিয়া পাঠকৰ মনত 100 শাৰী হয় তেতিয়াই কবিতাৰ জন্ম হয়, আৰু যেতিয়া অধ্যাপকে ক্লাছত কবিতা ব্যাখ্যা কৰে তেতিয়াই কবিতাৰ মৃত্যু হয়। অৰ্থাৎ কবিতা সম্পৰ্কে হিৰুদাৰ প্ৰতিটো কথা বা উদ্ধৃতি আছিল অত্যন্ত স্পৰ্শকাতৰ, কিয়নো কাৰোবাৰ কবিতা সম্বন্ধীয় প্ৰশ্নোত্তৰত তেওঁৰ নিজা ধাৰণা স্পষ্ট কৰি আকৌ কৈছিল এনেভাৱে যে কবিতা হৈছে মানৱ সত্য স্পৰ্শ কৰাৰ আত্মানুসন্ধান। মই সাধাৰণ কবি মাত্ৰ, জীৱনে মোক আকৰ্ষণ কৰে চাৰিওফালৰ পৰা, জীৱনে মোক প্ৰভাৱিত কৰিছে নানা ধৰণে নানা প্ৰকাৰে, চিনাকি জীৱনৰ অচিনাকি পোহৰে বাৰে বাৰে মোৰ মনৰ মজিয়াত ছাঁ পেলাইছে কোমলে কঠিনে নানা ধৰণে, হোৱা নোহোৱাৰ মাজেৰে মানুহৰ জীৱন। কবিতাই মোক দুখ আৰু আনন্দ দুয়োটাই দিছে, কবিতা মোৰ জীৱন আৰু জীৱিকা। হয়, কবিতাই আছিল হিৰুদা নামটোৰ আঁৰত লুকাই থকা প্ৰাণ, কবিতাই তেখেতৰ বাবে জীৱন, কবিতা তেখেতৰ বন্ধু আৰু অন্বেষণৰ যাত্ৰা। হিৰুদাৰ বিষয়ে প্ৰসিদ্ধ সমালোচক ডক্টৰ হীৰেণ গোহাঁইদেৱে কৈছিল যে তেওঁ প্ৰথম পৰ্যায়ৰ কবিতাত থকা সংকল্প আৰু সপোনৰ অনুকৰণীয় উজ্জীৱিত মিলন পৰৱৰ্তী পৰ্যায়বোৰত লীন হৈছিল, এক বিস্তীৰ্ণ দুখবোধ আৰু সামাজিক ব্যৰ্থতাৰ স্থিতধীন কাৰুণ্যত। কিন্তু তেওঁ নিশ্চিত আছিল যে স্বদেশৰ মানুহ আৰু মাতৃভাষাৰ পথাৰত থিয় হৈ থকা তেওঁৰ কবিতা নিমাত হৈ নাযায়, অনাগত দিনৰ মানুহকো সি সৃষ্টিৰ আশাৰ আৰু আস্থাৰ আকাশ দেখুৱাই থাকিব। আনকি বাংলা প্ৰবন্ধকাৰ আৰু সাহিত্য সমালোচক অৰুণ সেনেও মন্তব্য কৰিছিল যে ৰাজ্য এখনৰ গাঁৱে ভূঞে ইমান জনপ্ৰিয় হোৱা আন এজন অসমীয়া বা বাংলা কবিৰ কথা মই নাজানো। 1992 চনত শস্যৰ পথাৰ মানুহ শীৰ্ষক গ্ৰন্থৰ বাবে হীৰেণ ভট্টাচাৰ্যদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল। তেখেতে কবিতাসমূহৰ জৰিয়তে বিভিন্ন সময়ত বিভিন্ন বিষয়ক অতি প্ৰাঞ্জলভাৱে কাব্যিক প্ৰতিভাৰে তুলি ধৰিবলৈ সক্ষম হৈছিল। দেশ আৰু সচেতন নাগৰিকৰ প্ৰতি দায়বদ্ধতাৰ হেতুকে দেশৰ প্ৰতি থকা গভীৰ প্ৰেমৰ বিশ্লেষণ দি নাগৰিক শীৰ্ষক কবিতাটিত তেখেতে লিখিছিল এনেভাৱে, কলঘৰৰ কলা ধুৱাই এদিন আকাশত বিজুলী জ্বলাব, ৰাস্তাৰ কাষৰ এইজাত ল'ৰাই জীৱনৰ বাটে বাটে ফুল ফুলাব, ব্যাধিগ্ৰস্ত এই নগৰে আকাশলৈ মূৰ তুলি চাব, আকাশ ইমান বহল দকৈ উশাহ লৈ ক'ব, বতাহ ইমান কোমল। অন্যহাতে বিষ্ণু ৰাভাৰ অশোষৰ সময়ত প্ৰতীক্ষা নামৰ কবিতাটিৰ জৰিয়তে তেখেতে ৰাভাক উদ্দেশ্য কৰি কোৱা হৈছিল যে বহুপৰ হ'ল বেলিয়ে লাহ দিয়া, ধান কাটি দাৱনীজাক এতিয়াও মাছ পথাৰত ৰৈ আছে, আজি গধূলি কমৰেড ৰাভা এই বাটে উভতি আহিব, চিফুঙৰ সুৰে সুৰে ইগাঁও সিগাঁও হাতুগাঁও ৰজন জনাই যাবহি, কমৰেড ৰাভা আজি গধূলি আহিব উভতি। কি প্ৰসংগত কবিতা লিখা নাছিল হিৰুদাই, কবিতাৰ শাৰীবোৰ পাঠ কৰিবলৈ আৰম্ভ কৰিলেই পাঠকৰ ৰাগি লাগে। হয়, একেষাৰি ক'বলৈ গ'লে হিৰুদাৰ কবিতাতেইতো ৰাগি আছে, সেই উদাৰ আৰু বিশাল অন্তৰৰ ব্যক্তিগৰাকী আমাৰ মাজেৰেই কবিতাৰ মাজেৰেই বাস্তৱ কিম্বা সপোন আৰু সত্যৰ পম খেদি কোনোবাটোপৰত লিখিয়েই পেলাইছিল। ভোগালী নামৰ এটি অন্তৰস্পৰ্শী কবিতা য'ত কৈছিল, তুমিতো জানাই এই কবিৰ আৰু একো নাই, এটাই মাথো কামিজ তাৰো চিগু চিগু চিলাই, প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জোৰাই। তেওঁৱেই আছিল হিৰুদা, যাক সাধাৰণ মানুহৰ পৰা হাৰ্টথ্ৰব জুবিন গাৰ্গলৈকে নিভাজ অন্তৰেৰে ভাল পাব পাৰিছিল, যাৰ কাব্য প্ৰতিভা আৰু শব্দৰ প্ৰেমত পৰি সুৰৰ ঢৌ তুলি হিয়াৰ আমঠু জুবিন গাৰ্গে গাইছিল বহুকেইটি জনপ্ৰিয় গীত। শেষত আজিৰ পবিত্ৰ দিনটোত হৃদয়লৈ বুলি জুবিন গাৰ্গৰ তুমি শীৰ্ষক কবিতাৰ পংক্তিৰে সামৰণি মাৰিলো। তুমি শ্বাশ্বত, তুমি ভাস্বত, পৃথিৱীৰ য'ত শেষ তাতেই তোমাৰ আৰম্ভণি।
2: ইমান পৰে শ্ৰোতাসকলে অলিম্পী শ্ৰীৰাম গগৈৰ অসমীয়া কথিকাটি শুনিলে।

কালা পুনরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
0: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

প্ৰিয় শ্ৰোতা, এইখিনিতে পুনৰবাৰ জনাবলৈ লৈছো কাইলৈ যুৱবাণীযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক আগতীয়া ৰেঙনি। কাইলৈও 5:10 মুকলি কৰা হ'ব যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ

উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55 ক্ৰমে 6:10 আৰু 6:30 নিবেদন কৰা হ'ব গীতেৰে কথাৰে অনুষ্ঠানটি। সন্ধিয়া 7:20 নিবেদন কৰা হ'ব হিপ হিপ হুৰৰে অনুষ্ঠানটি আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব কাইলৈৰ যুৱবাণী।

মালা পুনরাগ আভরণ মোর করার মোর কানা। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেচন কাৰ্যসূচী আৰম্ভ। শোণিতপুৰৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানক লৈ মুখ্যমন্ত্ৰীৰ সন্তুষ্টি প্ৰকাশ। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ অৰ্থে মন্ত্ৰী কৌশিক ৰায়ৰ পৰ্যালোচনা বৈঠক। বিটিআৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতিৰ তদন্তৰ বাবে বিটিচি প্ৰশাসনৰ মুখ্য তদাৰকী কোষ গঠন। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত আজি নিশা কানাডা আৰু মৰক্কো মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেচন কাৰ্যসূচী আৰম্ভ হৈছে। দিছপুৰৰ অসম বিধানসভাৰ গোপীনাথ ভৱন প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অধ্যক্ষগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে নৱনিৰ্বাচিত বিধায়কসকলে বিধানসভাৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰি একোগৰাকী পাৰদৰ্শী জনপ্ৰতিনিধি হিচাপে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণত বিশেষ ভূমিকা পালন কৰিব পাৰিব। এই কাৰ্যসূচীত নগৰাকী আমন্ত্ৰিত সমল ব্যক্তিয়ে বিধায়কসকলক বিধানসভাৰ বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰিব। বিশেষকৈ বিধানসভাৰ কাৰ্যপ্ৰণালী, বিতৰ্কত ভাগ লোৱা প্ৰক্ৰিয়া, প্ৰশ্ন উত্থাপনৰ বিভিন্ন প্ৰক্ৰিয়া আদি সন্দৰ্ভত বিস্তৃত প্ৰশিক্ষণ দিয়া হৈছে। শ্ৰীদাসে আজি অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশনৰ প্ৰাক্ষণত এখন সৰ্বদলীয় বৈঠকতো অধ্যক্ষতা কৰে। তেওঁ এই অধিৱেশন সফলভাৱে পৰিচালনাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰে।
2: আমি যাতে সকলো পলিটিকেল পাৰ্টিয়ে সুন্দৰ ৰূপত বাজেটৰ যি অধিৱেশন যাতে পাৰ কৰি নিব পাৰোঁ, মানুহে ভবাৰ দৰে মানুহৰ ধাৰণা এটা আছে যে অসম বিধানসভা বুলি নহয়, বিধানসভা মানে কি যে হাই স্পেচিয়েল, গতিকে এই তেনেকুৱা যে বিষয়টো নহয় বা তেনেকুৱা নোহোৱাৰ কাৰণে নিশ্চিত ওপৰত সকলো ৰাজনৈতিক দলৰে ইয়াতে সহমত লাগিব। গতিকে সেইকাৰণে আমি যিহেতু সকলোৱে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে ৰাজনৈতিক দল আমি সকলোৱে খুলিছোঁ। আমি সাধাৰণতে অল পলিটিকেল পাৰ্টিৰ মিটিং হয়, গতিকে অল পলিটিকেল পাৰ্টিৰ মিটিং আমি আজি ৰাখিছোঁ, তাত সকলোৱে তাত থাকিব। বাজেট ছেশ্যনটো আমাৰ 6 তাৰিখৰ পৰা হ'বগৈ আৰু 6 তাৰিখৰ পৰা হৈ পেলাই 31 জুলাইলৈ শেষ হ'ব আৰু 21 দিন কৰ্মদিন থাকিব। আৰু এই 21 দিনৰ ভিতৰত চৰকাৰে জনোৱা মতে 10 তাৰিখে তেওঁলোকে বাজেট উত্থাপন কৰিব। মই ভাবোঁ যে 31 জুলাইৰ আগে আগে বাজেটৰ সম্পূৰ্ণ কামবোৰ শেষ হৈ পেলাই আগষ্টত আমি সকলোৱে কামে কাজে লাগিব পাৰিম বুলি মই ভাবোঁ।
1: শোণিতপুৰ জিলাৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি

0: প্ৰদান কৰা বিষয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সন্তুষ্টি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে বৰজুলীক জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বতৰা। অসমৰ থলুৱা বনৰীয়া ধানৰ প্ৰজাতি সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই পদক্ষেপৰ স্বীকৃতিয়ে ৰাজ্যৰ সমৃদ্ধ কৃষি ঐতিহ্য, জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি দায়বদ্ধতা প্ৰতিষ্ঠা কৰিছে বুলি তেওঁ কয়। ইয়াৰ ফলত জলবায়ু সহনশীল কৃষি ব্যৱস্থা আৰু কৃষি গৱেষণাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় বৰষুণ নিৰ্ভৰশীল অঞ্চল প্ৰাধিকৰণৰ পুঁজিৰে ৰূপায়িত বনৰীয়া ধান সংৰক্ষণৰ ক্ষেত্ৰত এই প্ৰকল্পই লেখত ল'বলগীয়া সাফল্য অৰ্জন কৰিছে। বনৰীয়া ধানৰ প্ৰাৰম্ভিক সংৰক্ষণ তথা ব্যৱস্থাপনা শীৰ্ষক এই প্ৰকল্পৰ জৰিয়তে প্ৰাকৃতিকভাৱে উৎপন্ন এলেকাতে ধান সংৰক্ষণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। দেশৰ চহকী বনৰীয়া ধানৰ বিচিত্ৰতাৰ সংৰক্ষণ আৰু সকলো পৰিস্থিতিৰ বাবে অনুকূল কৃষিৰ প্ৰসাৰৰ দিশৰ পৰা এই স্বীকৃতি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনৰ ৰাষ্ট্ৰীয় উদ্ভিদ জিনীয় সমল ব্যুৰোৱে অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ পৰিষদৰ সহযোগত 2022 চনৰ পৰা এই প্ৰকল্প ৰূপায়ণ কৰি আছে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ অৰ্থে জি আই এছ ভিত্তিক পানী নিষ্কাশন ব্যৱস্থাপনা পৰিকল্পনা আৰু বাহিনী ভৰলু অৱবাহিকাৰ বিশদ প্ৰকল্প প্ৰতিবেদন সন্দৰ্ভত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত গুৱাহাটী বৰষুণৰ পানী নিষ্কাশন ব্যৱস্থা ফলপ্ৰসূভাৱে কাৰ্যক্ষম কৰি তোলা আৰু মহানগৰীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ সমস্যা সমাধানৰ লক্ষ্যৰে প্ৰস্তাৱিত পৰিকল্পনা তথা প্ৰকল্প প্ৰতিবেদন সন্দৰ্ভত আলোচনা কৰা হয়। এই প্ৰস্তাৱিত ব্যৱস্থাসমূহ যাতে বাস্তৱসন্মত আৰু বহনক্ষম হয় সেই বিষয়টো গুৰুত্ব আৰোপ কৰা হয়। শ্ৰীৰায়ে ভৱিষ্যতে যাতে এই ক্ষেত্ৰত কোনো ত্ৰুটি ৰৈ নাযায় তাৰ বাবে প্ৰস্তাৱিত সংশোধনৰ চূড়ান্ত অনুমোদনৰ পূৰ্বে ইয়াক গভীৰভাৱে পৰ্যালোচনা কৰিবলৈ সংশ্লিষ্ট পক্ষক পৰামৰ্শ দিয়ে। তেওঁ গুৱাহাটী মহানগৰীৰ বান ব্যৱস্থাপনাৰ বাবে সমন্বিত আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। নগাঁও জিলাৰ পুৰণি গুদামৰ হালোৱা গাঁৱত ছোৱাইন ফ্লুৰ সংক্ৰমণ ব্যাপক ৰূপত বৃদ্ধি পাইছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে গাঁওখনৰ এখন গাহৰি পাম্পত প্ৰায় 55টা গাহৰিৰ দেহত জিলা পশুপালন বিভাগৰ চিকিৎসকে ছোৱাইন ফ্লুৰ সংক্ৰমণ ধৰা পেলাইছে। ইয়াৰ পাছতে জিলা প্ৰশাসনে অঞ্চলটোত সংক্ৰমিত গাহৰিসমূহ নিধনৰ লগতে ভাৰতীয় নাগৰিক সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই সন্দৰ্ভত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সাংবাদিকৰ আগত এইদৰে কয়।
1: আমি 1 তাৰিখে UNSS-ৰ অন্তৰ্গত হুকুম জাৰি কৰো আৰু সমান্তৰালভাৱে আমি কালিং য'ত নিৰ্মূলকৰণ বুলি কয় ইলেক্ট্ৰিক শ্বকেৰে যোনটো নিৰ্মূলকৰণ কৰা হয় সেই নিৰ্মূলকৰণৰ হুকুম জাৰি কৰা হয়। এতিয়া সেই হুকুম মৰ্মে আপোনাৰ আজিৰ দিনটোত 47টা গাহৰি কালিং কৰা হৈছে। সেই অঞ্চলৰ 1 কিলোমিটাৰ ভিতৰত সম্পূৰ্ণভাৱে সতৰ্ক হৈ থকাৰ বাবে তথা তাত কোনো যদি গাহৰিৰ কিবা তেনেকুৱা ধৰণৰ বেমাৰ হয় তৎপৰতাৰে তাক যাতে নিৰ্মূলকৰণ কৰা হয় আৰু সেই গাহৰিবিলাক 10 ফুটতকৈ বেছি ডাঙৰ গাঁত খান্দি তাত ব্লিচিং পাউডাৰ চূণ আৰু ছডিয়াম হাইপ্ৰফাছফেট সেইটো দি এই বেমাৰটো যাতে সংক্ৰমণ হ'ব নোৱাৰে সেইটো বাবে ব্যৱস্থা কৰা হৈছে।
0: আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 আফ্ৰিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল'বলগীয়া জৈৱ সুৰক্ষা বিষয়ক এটি লাইভ ফোনী অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাৰ পশু স্বাস্থ্য কেন্দ্ৰৰ উপসঞ্চালক ডাঃ নয়নজ্যোতি ডেকা আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গাহৰি পালন শাখাৰ উপসঞ্চালক ডাঃ অক্ষয় ভাট কেশৰীয়ে। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 03612623225 নম্বৰলৈ ফোন কৰি বিষয়টো সন্দৰ্ভত কথা পাতিব পাৰিব। আপোনালোকে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
2: বিটিচি প্ৰশাসনে বিটিআৰৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতি আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ লগতে অসাধু উপায় অৱলম্বন সম্পৰ্কীয় ঘটনা তদন্ত কৰাৰ বাবে এটা মুখ্য তদাৰকী কোষ গঠন কৰিছে। বিটিচি মুৰববী হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত বিটিচিৰ সচিবালয়ত আজি অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত দুৰ্নীতি, উৎকোচ গ্ৰহণ, কাৰ্যালয়ত পলমকৈ উপস্থিত হোৱাকে ধৰি বিভিন্ন অনিয়মৰ গোচৰ তদাৰক কৰিবলৈ আলোচনী মৰ্মে তদাৰকী কোষ আৰু নিৰীক্ষণ সমিতি এখন গঠনৰো সিদ্ধান্ত লোৱা হয়। বিটিচিৰ উন্নয়নমূলক কাম কাজসমূহ ৰূপায়ণৰ স্বচ্ছতা ৰক্ষা কৰাটো নিশ্চিত কৰিব। এই সন্দৰ্ভত হাগ্ৰামৰ মহিলাৰীয়ে এইদৰে কয়।
3: আমাৰ বডোলেণ্ডৰ চিপ জেনেভা চিপৰ নেতৃত্বত এটা ডাঙৰ চিপ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠন কৰা হ'ব ইমিডিয়েটলি। গোটেই আমাৰ এক্স এম এল এ, বি পি এফ দলৰ এক্স এম এল এ, এক্স ই এম, এক্স এম চি এল এ সকলক, ৱৰ্কছ ডিপাৰ্টমেণ্ট, তাৰমানে যিখিনি বি টি চিত চলি আছে, ইয়াৰ ওপৰত চালি জাৰি চাবৰ কাৰণে কেনেকুৱা

0: আছে অফিসবিলাক টাইমলি কিবা হৈছে না নাই বহুত কমপ্লেইন পাই আহিছোঁ আমি কোনোবা ডিষ্ট্ৰিক্ট অফিচত অফিচাৰসকলে সময়মতে নাহে বা কোনোবা ডিপাৰ্টমেণ্টত কাম কৰাত অৱহেলা হৈছে বা কোনোবা ঘোচ খাইছে এইবিলাক বহুত আমি চাৰিটা পাঁচটা ডিষ্ট্ৰিক্টত ঘূৰি পেলাই মই কিছুমান কথা গম পাই আহিছোঁ সেইকাৰণে এই চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটিটো খুব প্ৰয়োজন আছে ইমিডিয়েটলি আমি সেইটো গঠন কৰিম
1: ৰাজ্যত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে কামৰূপ জিলাত যোৱা মাহত 17 লোক এই ৰোগত আক্ৰান্ত হৈছে ইপিনে এই ৰোগত আক্ৰান্ত হৈ জিলাখনৰ ৰঙিয়াত 2 আৰু নগৰবেৰা আৰু ছয়গাঁৱত 1 লোকৰ মৃত্যু হৈছে জাপানিজ এনকেফেলাইটিছ ৰোগৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে ধোঁৱা দিয়া ঔষধ মিহলি আঁঠুৱা বিতৰণ পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা আৰু সজাগতা শিবিৰৰ আয়োজন কৰি আহিছে শিৱসাগৰ জিলাতো 4 লোক জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে জিলাখনত এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 21 বৃদ্ধি পাইছে জিলা স্বাস্থ্য বিভাগে জনসাধাৰণক মহৰ কামোৰৰ পৰা বাচি থাকিবলৈ সাৱধানতা অৱলম্বন কৰাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে আহান জনাইছে বিভাগে লগতে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ সজাগতামূলক কাৰ্যসূচীও চলাই আছে মৰিগাঁও জিলাৰ 3 স্বাস্থ্যখণ্ড ক্ৰমে ভূৰবন্ধা লাহৰীঘাট আৰু ঝাৰগাঁৱৰ কেইবাখনো গাঁৱত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা বুলি চৰকাৰী সূত্ৰই জনাইছে জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডঃ শৈলেন্দ্ৰ বন্ধন বৰাৰ উদ্ধৃতিৰে আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনোৱা মতে জিলাখনত এই ৰোগত আক্ৰান্ত 10 লোকক চিকিৎসা কৰি থকা হৈছে আৰু বিভিন্ন অঞ্চলত স্বাস্থ্য বিভাগে ব্যাপক প্ৰতিৰোধমূলক ব্যৱস্থা হাতত লৈছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে আদালতত আজি মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ কৰ্মচাৰী প্ৰহ্লাদ হালৈয়ে সাক্ষ্য প্ৰদান কৰে শিল্পীগৰাকীৰ চিকিৎসা সম্পৰ্কীয় কেতবোৰ বিষয়ৰ বাবে প্ৰহ্লাদ হালৈ সাক্ষ্য প্ৰদানৰ বাবে আদালতলৈ মাতিছিল শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ভগ্নী পামী বৰঠাকুৰ আৰু বন্ধু জয়ন্ত কাকতিয়ে অহা 6 জুলাইত সাক্ষ্য প্ৰদান কৰিব মাজুলী জিলা কৃষি বিভাগৰ অধীনৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আত্মাৰ উদ্যোগত গৰমু কৃষি চক্ৰৰ অন্তৰ্গত বালিচাপৰি আৰু জেংৰাই কৃষি চক্ৰৰ অন্তৰ্গত ৰতনপুৰ মিৰিত আজিৰে পৰা দুদিনীয়াকৈ কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে এই অনুষ্ঠানত কৃষি আৰু আনুষংগিক খণ্ডৰ উন্নত উদ্যান শস্য খেতি পশুপালন মৎস্যপালন আদি বিষয় সন্দৰ্ভত শতাধিক কৃষকক প্ৰশিক্ষণ প্ৰদান কৰা হয় যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডঃ জীৱনজ্যোতি য়েন ডঃ ভৈৰৱ গগৈ আৰু ডঃ প্ৰভাত বৰুৱাই প্ৰশিক্ষণ প্ৰদান কৰা এই অনুষ্ঠানত জিলা কৃষি বিষয়া নাছেৰ ইকবাল ৰেজা কৃষি উন্নয়ন বিষয়া আত্মাৰ বিষয়ববীয়াৰ লগতে বিভাগীয় আন বিষয়া কৰ্মচাৰীসকলো উপস্থিত থাকে এই প্ৰশিক্ষণ সন্দৰ্ভত জিলা কৃষি বিষয়া নাছেৰ ইকবাল ৰেজাই এইদৰে কয়
2: আজি মাজুলীত উইদিন ডিষ্ট্ৰিক্ট ট্ৰেইনিং তাত এতিয়া আমাৰ মাজুলী ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত আছো এইখিনি অঞ্চল বালিচাপৰি অঞ্চল ইয়াত আমাৰ উইদিন ডিষ্ট্ৰিক্ট ট্ৰেইনিংটো চলি আছে এই ট্ৰেইনিংটোত আমি ফিছাৰী ডিপাৰ্টমেণ্টৰ পৰা ভেটেনেৰি ডিপাৰ্টমেণ্ট কৃষি বিভাগৰ হৰ্টিকালচাৰ যিটো কয় প্লেণ্ট প্ৰপগেশ্যন তাৰ ওপৰত মানুহখিনিক আমি ট্ৰেইনিং এটা দিছোঁ যাতে তেখেতসকলে নতুন নতুন পদ্ধতিৰে কেনেকৈ এগ্ৰিকালচাৰ বিভাগৰ হওক বা হৰ্টিকালচাৰৰ যিখিনি আৰু ফিছাৰীৰ পৰা আৰম্ভ কৰি ভেটেনেৰি গোটেইখিনি যাতে আগবাঢ়িব পাৰে আৰু সেইখিনি বস্তু ইয়াৰ পৰা ট্ৰেইনিং লৈ নিজৰ ঘৰতে কৰি মেলি তেখেতসকল যাতে মানে সেইটোৰ পৰা উপকৃত হয়
1: ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ মৃত্যু দিৱস উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ শ্বহীদবেদীৰ বাকৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় গুৱাহাটী ছাত্ৰ সন্থা কটন বিশ্ববিদ্যালয়ৰ আছুগোট আৰু ছাত্ৰ একতা সভাই আয়োজন কৰা অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ হীৰেণ ডেকাই বন্তি প্ৰজ্বলন কৰে ডঃ ডেকাই শ্বহীদগৰাকীক স্মৰণ কৰি কয় যে মাতৃভাষাৰ মৰ্যাদা আৰু জাতীয় স্বাভিমান ৰক্ষাৰ বাবে ৰঞ্জিত বৰপূজাৰীৰ আত্মবলিদান চিৰদিন অসমবাসীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ নতুন প্ৰজন্মই শ্বহীদসকলৰ আদৰ্শক হৃদয়ংগম কৰি অসমীয়া ভাষা সাহিত্য সংস্কৃতি আৰু স্বকীয় বৈশিষ্ট্য সংৰক্ষণৰ ক্ষেত্ৰত দায়িত্বশীল ভূমিকা পালন কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে উল্লেখযোগ্য যে আজি আয়োজিত কটন বিশ্ববিদ্যালয়ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ চৌহদতে 1960 চনৰ 4 জুলাইত আৰক্ষীৰ গুলীত কটন কলেজৰ ছাত্ৰ ৰঞ্জিত বৰপূজাৰীয়ে প্ৰাণ হেৰুৱাইছিল
3: যোৰহাট জিলাৰ পুৰণিমাটি চাহ বাগিচা অঞ্চলত বিগত কেইবাদিনো ধৰি আতংকৰ সৃষ্টি কৰি অহা এজনী মাইকী নাহৰফুটুকীক আজি বন বিভাগে পিঞ্জৰাবদ্ধ কৰে আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে অঞ্চলটোত কিছুদিন ধৰি নাহৰফুটুকীয়ে অবাধ বিচৰণ কৰি অহাৰ লগতে স্থানীয় লোকৰ পোহনীয়া জীৱ জন্তুক আক্ৰমণ কৰি আহিছিল বন্যপ্ৰাণী সুৰক্ষা বাহিনীৰ এটা দলে আজি গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী বোন্দা বজাৰ অঞ্চলত অভিযান চলাই এটা বাসগৃহৰ পৰা 20 কিলোগ্ৰাম ওজনৰ বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে বস্তাত বান্ধি থোৱা অৱস্থাত কাছটো উদ্ধাৰ

আজি বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হয়। মৃত্যু হোৱা লোকজনক বোকাখাটৰ বৰচাপৰিৰ অজয় তাঁতী বুলি চিনাক্ত কৰা হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত আজি নিশা কানাডা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টেক্সাছৰ হিউষ্টনত ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত খেলখন আৰম্ভ হ'ব। সহ আয়োজক কানাডাই নক আউট পৰ্যায়ত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে মৰক্কোৱে পেনাল্টি শ্বুটআউটৰ জৰিয়তে নেডাৰলেণ্ডছক পৰাস্ত কৰে। প্ৰতিযোগিতাৰ দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 8:30 বজাত ফ্ৰান্স পাৰাগুৱেৰ সন্মুখীন হ'ব। মঙলদৈৰ এক নম্বৰ বামুণপাৰা নিবাসী ধৰ্মপ্ৰাণা মহিলা দৈৱকী দেৱীৰ আজি পুৱা নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 86 বছৰ। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেচন কাৰ্যসূচী আৰম্ভ। শোণিতপুৰৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানক লৈ মুখ্যমন্ত্ৰীৰ সন্তুষ্টি প্ৰকাশ। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ অৰ্থে মন্ত্ৰী কৌশিক ৰায়ৰ পৰ্যালোচনা বৈঠক। বিটিআই আৰু পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতি তদন্তৰ বাবে বিটিচি প্ৰশাসনৰ মুখ্য তদাৰকী কোষ গঠন। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত আজি নিশা কানাডা আৰু মৰক্কো মুখামুখি। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: 38,000 crore rupees in the financial year 2025-26, nearly three times the level recorded in 2014-15. The monsoon session of the Parliament will commence on the 20th of this month. It will continue till 13th of next month. Parliamentary Affairs Minister Kiran Rijiju today informed that President Draupadi Murmu has approved the proposal of the government to convene the session from 20th of July. In a social media post, Mr. Rijiju said the session will focus on meaningful debate, discussion and decisions on issues of national importance. A six-day state funeral of the former Supreme Leader, Grand Ayatollah Sayyid Ali Khamenei, began in Tehran today, drawing hundreds of thousands of mourners who gathered to pay their final respects to Iran's late leader. Mourners offered prayers at the site of Khamenei's coffin, alongside those of his family members also killed in the airstrike. Senior Iranian leaders, military commanders and foreign dignitaries paid their respects to Ayatollah Ali Khamenei at Tehran's Grand Musalla. India was represented by Governor of Bihar, Lieutenant General Sayyid Asda Hasnain, and Minister of State for External Affairs, Pavitra Margarita. In men's cricket, India won the toss and elected to bat first against host England in the second T20 international of the five-match series. India won 9 for no loss in 1.2 overs at Old Trafford in Manchester when reports last came in. In FIFA World Cup, the round of 16 will start from today with Canada taking on Morocco in Houston, Texas tonight. The match is scheduled to begin at 10:30 p.m. Indian Standard Time. And that is the end of this news bulletin. Akashvani.
1: Hondhyar Batori Hoite Moi, Moromi Kashyap. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানত 1.5 লাখ কোটি টকাৰ অধিক ব্যয় সাপেক্ষে উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে গ্ৰাহকসকলক ন্যায় প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৰাষ্ট্ৰসংঘৰ অধীনত সেৱা আগবঢ়োৱা 651গৰাকী ভাৰতীয় সেনালৈ ৰাষ্ট্ৰসংঘৰ সন্মানীয় পদক আগবঢ়োৱা হৈছে ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গৰ তেলৰ টাৰ্মিনেলত ইউক্ৰেইনে আজি ড্ৰোন আক্ৰমণ কৰে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি নিশা কানাডা মৰক্কোৰ মুখামুখি হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানত 1.5 লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে এই প্ৰকল্পসমূহ ৰাজ্যখনৰ আন্তঃগাঁথনি শক্তি পৰিবহণ আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে দিনজোৰা ভ্ৰমণ কাৰ্যসূচীৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে যোধপুৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে এই নতুন টাৰ্মিনেল ভৱনটো 480 কোটি টকা ব্যয়েৰে বছৰি 20 লাখ যাত্ৰী অহা যোৱা কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে যাত্ৰীসকলক অসুবিধা নোহোৱাকৈ আৰামদায়ক যাত্ৰাৰ অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে ভৱনটো অত্যাধুনিক সা সুবিধাৰে সুসজ্জিত কৰি তোলা হৈছে
2: आज राजस्थान में विकास के कई और भी कीर्तिमान स्थापित हो रहे हैं आज ही जोधपुर में नए एयरपोर्ट टर्मिनल का उद्घाटन किया गया है और मैं सोशल मीडिया में देख रहा था कि नए टर्मिनल का आर्किटेक्चर इंटीरियर ये सोशल मीडिया में छाया हुआ है चारों तरफ राजस्थान ही राजस्थान दिख रहा है साथियों ये मारवाड़ में पर्यटन व्यापार और रोजगार को नई गति देगा
1: প্ৰধানমন্ত্ৰীয়ে যোধপুৰৰ পৰাই সংশোধিত উড়ান আঁচনিৰো শুভাৰম্ভ কৰে দেশৰ অসামৰিক বিমান পৰিবহণ খণ্ডৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপে উড়ে দেশ কা আম নাগৰিক দৃষ্টিভংগী আগুৱাই নিয়াত সহায় কৰিব আঁচনিখনৰ অধীনত 28,840 কোটি টকা আবণ্টনেৰে 10 বছৰত বিমান পৰিবহণ খণ্ড আধাৰিত বিকাশক নতুন গতি প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে বালুতাৰা জিলাৰ পাছপাদ্ৰাত দেশৰ অত্যাধুনিক গ্ৰীণফিল্ড শোধানাগাৰ আৰু পেট্ৰকেমিকেল চৌহদ দেশবাসীলৈ উৎসৰ্গা কৰে শোধানাগাৰৰ অত্যাধুনিক নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰি অভিযন্তা আৰু কাৰিকৰী বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰে এই উপলক্ষে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম এছিয়াৰ সংঘাতৰ ফলত একবিংশ শতিকাৰ বৃহৎ শক্তি সংকটৰ সৃষ্টি হৈছে যদিও সময়োপযোগী সিদ্ধান্ত ফলপ্ৰসূ কূটনীতি আৰু বিচক্ষণ ব্যৱস্থাপনাৰ জৰিয়তে ভাৰতে সফলতাৰে প্ৰত্যাহ্বান অতিক্ৰম কৰিছে শ্ৰীমোদীয়ে কয় যে সমগ্ৰ বিশ্বৰ দেশসমূহৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কই সংকটৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ভাৰতে নিজৰ শোধন ক্ষমতা বহু পৰিমাণে বৃদ্ধি কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম তেল শোধন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বজুৰি অস্থিৰতাৰ মাজতো চৰকাৰে ঘৰুৱা ৰন্ধন গেছৰ মূল্য বৃদ্ধি ৰোধ কৰিছে।
2: हमने संकट शुरू होते ही रिफाइनरीज के सामर्थ्य पर फोकस किया। औद्योगिक काम के लिए जो गैस बनती थी उसकी जगह रिफाइनरीज को रसोई गैस एलपीजी बनाने के लिए कहा गया और 7 दिनों के भीतर भीतर एलपीजी के उत्पादन में बढ़ोतरी हुई। पहले जो 35,000 मैट्रिक टन एलपीजी का उत्पादन देश में होता था, संकट के दौरान वो 54,000
1: শ্ৰীমোদীয়ে কয় যে শক্তি সংকটৰ সময়ত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ এদিন ইতিহাসত লিপিবদ্ধ হ'ব। একাংশ লোকে উৰাবাতৰি বিয়পাই আতংকৰ সৃষ্টি কৰাত ব্যস্ত থকাৰ সময়তে বিষয়াসকলে ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু স্পৰ্শকাতৰ নীতিগত সিদ্ধান্তৰে দিনে নিশাই কাম কৰি নীৰৱ চিহ্ন শক্তি যোগান নিশ্চিত কৰিছিল। এই কঠিন সময়ছোৱাত সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ দেশবাসীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰক সমৰ্থন কৰাৰ পৰিৱৰ্তে সস্তীয়া ৰাজনীতিকৰণৰ চেষ্টা কৰাসকলক সমালোচনা কৰে। পশ্চিম এছিয়া আৰু ইউক্ৰেইনৰ সংঘাতৰ ফলত বিশ্বব্যাপী সৃষ্টি হোৱা সাৰ সংকটৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেইবাখনো দেশত ইউৰিয়াৰ মূল্যৰ প্ৰতিবেগত প্ৰায় 3,000 টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ভাৰতীয় কৃষকসকলে যাতে প্ৰতিবেগ ইউৰিয়া প্ৰায় 300 টকাত লাভ কৰিব পাৰে তাৰ বাবে চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে গ্ৰাহকসকলক ন্যায় প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে লিখা এটা প্ৰবন্ধ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে কয় যে অংশীদাৰসকলৰ সৈতে বিশদ আলোচনা কৰাৰ পাছত ই জাগৃতি ব্যৱস্থাৰ সংস্কাৰ সাধন কৰা হৈছে। ডিজিটেল সংস্কাৰ ব্যৱস্থাৰ অধীনত গ্ৰাহকসকলৰ ন্যায় প্ৰদানৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ই জাগৃতি মঞ্চ সন্দৰ্ভত লিখা এটা প্ৰবন্ধত শ্ৰীযোশীয়ে কয় যে গ্ৰাহকসকলৰ উজৰাপত্তি ডিজিটীয়কৰণৰ জৰিয়তে দেশৰ গ্ৰাহকৰ ন্যায় ব্যৱস্থা আধুনিকীকৰণ কৰাটোৱে হৈছে এই সংস্কাৰমুখী উদ্যমৰ মূল লক্ষ্য। তেওঁ কয় যে ই জাগৃতি মঞ্চই ব্যৱস্থাটো অধিক খৰতকীয়া, স্বচ্ছ কৰাৰ লগতে ডিজিটেল প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰে ব্যৱস্থাটোক অধিক সহজ আৰু সহজ কৰি তুলিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে নাগৰিক কেন্দ্ৰিক এই পৰ্টেলত অংশীদাৰসকলৰ পৰামৰ্শৰ জৰিয়তে সময়ে সময়ে বিকশাই তোলা হ'ব। সমগ্ৰ দেশতে এই পৰ্টেল ব্যৱস্থা কাৰ্যকৰী কৰাৰ পদক্ষেপে চৰকাৰৰ দায়বদ্ধ প্ৰশাসনৰ আদৰ্শকে প্ৰতিফলিত কৰিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশন চলিত মাহৰ 20 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। এই অধিৱেশন 13 আগষ্টত অন্ত পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 20 জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে দিয়া প্ৰস্তাৱত অনুমোদন জনাইছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংবাদ মাধ্যমযোগে দিয়া এটা পোষ্টত জনায় যে এই অধিৱেশনত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়বোৰৰ ওপৰত অৰ্থপূৰ্ণ বিতৰ্ক আৰু আলোচনা অনুষ্ঠিত হ'ব। ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ এটা মুখ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সানন্দত চিজি ছেমি আউটডোৰ্ছ অৰ্ধপৰিবাহী সংযোজন আৰু পৰীক্ষণ সুবিধা চমুকৈ OSAT মুকলি কৰে। ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ অধীনত 7,500 কোটি টকাৰো অধিক বিনিয়োগেৰে বিকশিত এই সুবিধাৰ দেশৰ প্ৰযুক্তি উৎপাদনৰ যাত্ৰাত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। সম্পূৰ্ণৰূপে বিকশিত হোৱাৰ পাছত এই প্ৰকল্পটোৰ বছৰি 5 বিলিয়ন অৰ্ধপৰিবাহী চিপ উৎপাদনৰ ক্ষমতা থাকিব। ডেমক্ৰেটিক ৰিপাব্লিক অব কংগো স্থায়ী অভিযান শিবিৰত ৰাষ্ট্ৰসংঘৰ অধীনত সেৱা আগবঢ়োৱা 651গৰাকী ভাৰতীয় সেনালৈ ৰাষ্ট্ৰসংঘৰ সন্মানীয় পদক আগবঢ়োৱা হৈছে। ইয়াৰ দ্বাৰা বিশ্ব শান্তি ৰক্ষা অভিযানত ভাৰতৰ দীৰ্ঘদিনীয়া অৱদানে উল্লেখযোগ্য স্বীকৃতি লাভ কৰিলে। ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানৰ অধীনত ভাৰতীয় সেনাদলটো পেছাদাৰিতা, কাৰ্যকৰী উৎকৰ্ষতা আৰু নিষ্ঠাবান সেৱাৰ বাবে কালি আয়োজন কৰা এটা অনুষ্ঠানত এই পদকসমূহ প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰসংঘৰ স্থিতিশীলতা অভিযানৰ উচ্চপদস্থ বিষয়া, মুখ্য কাৰ্যালয়ৰ প্ৰতিনিধিসহ অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গৰ তেলৰ টাৰ্মিনেলত ইউক্ৰেইনে আজি এটা ড্ৰোন আক্ৰমণ কৰে। ৰাছিয়াৰ কৰ্তৃপক্ষই দাবী কৰা অনুসৰি বায়ু প্ৰতিৰক্ষাৰ প্ৰণালীয়ে চহৰখন আৰু ইয়াৰ আশে পাশে অঞ্চলসমূহৰ ওপৰত কেইবা ডজন ইউক্ৰেইনৰ ড্ৰোনক প্ৰতিহত কৰে। ছেণ্ট পিটাৰ্ছবাৰ্গৰ গভৰ্ণৰ আলেকজেণ্ডাৰ বেগলভে কয় যে এই আক্ৰমণত বাল্টিক সাগৰৰ সমীপৰ কিয়েভস্কি জিলাক লক্ষ্য কৰি লোৱা হৈছিল। তেওঁ আৰু কয় যে ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষাই দেশখনৰ দ্বিতীয় বৃহত্তম চহৰ আৰু চুবুৰীয়া অঞ্চলটোৰ ওপৰত ইউক্ৰেইনে 72টা ড্ৰোন নিক্ষেপ কৰিছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলাডিমিৰ জেলেনস্কিয়ে এই আক্ৰমণক ইউক্ৰেইনৰ ৰাছিয়াৰ বিৰুদ্ধে থকা দীৰ্ঘম্যাদী নিষেধাজ্ঞাৰ অংশ বুলি অভিহিত কৰে। তেওঁ কয় যে ইউক্রেইনৰ বাহিনীয়ে ৰাছিয়াৰ বন্দৰ সমীপৰ তেলৰ আন্তঃগাঁথনিৰ লগতে ছেণ্ট পিটাৰ্ছবাৰ্গৰ উপকূলৰ ওচৰত অৱস্থিত ক্ৰনষ্টেড দ্বীপত থকা সামৰিক ঘাটি

0: বকলক খকৰি লৈছিল। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ৰাউণ্ড অফ 16 অৰ্থাৎ প্ৰি কোৱাৰ্টাৰ খেলসমূহ আজিৰে পৰা অনুষ্ঠিত হ'ব। এই পৰ্যায়ত মুঠতে 8খন খেল অনুষ্ঠিত হ'ব। আজি নিশা প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টেক্সাছৰ হিউষ্টনত ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত খেলখন আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 8:30 বজাত ফ্ৰান্স পাৰাগুৱেৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানত 1.5 লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে গ্ৰাহকসকলক ন্যায় প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰসংঘৰ অধীনত সেৱা আগবঢ়োৱা 651গৰাকী ভাৰতীয় সেনালৈ ৰাষ্ট্ৰসংঘৰ সন্মানীয় পদক আগবঢ়োৱা হৈছে। ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গৰ তেলৰ টাৰ্মিনেলত ইউক্ৰেইনে আজি ড্ৰোন আক্ৰমণ কৰে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি নিশা কানাডা মৰক্কোৰ মুখামুখি হ'ব। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰি নিশা 8 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম এভাৰ 99.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো যুৱ কৰ্মশালাৰ অনুষ্ঠানটি। আজিৰ যুৱ কৰ্মশালা অনুষ্ঠানত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ চৰ্চা কৰা হ'ব। সমল ব্যক্তিৰূপে উপস্থিত আছে কণ্ঠশিল্পী ৰুবি সিংহ।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো যুৱ কৰ্মশালাৰ আৰু এটি খণ্ড। আমি আকাশবাণীৰ যুৱবাণী অনুষ্ঠানত যুৱ কৰ্মশালা শিতানত অসমীয়া চিৰ সেউজ গীতৰ চৰ্চাৰ এটি ধাৰা আৰম্ভ কৰিছিলো আৰু আমাৰ অনুষ্ঠানলৈ অসমৰ সংগীত জগতৰ কেইবাগৰাকী বিশিষ্ট শিল্পী আমাৰ মাজলৈ আহিছিল ইতিমধ্যে আৰু তেওঁলোকৰ সৈতে নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলে গীতৰ চৰ্চা কৰিছিল। আজি সেই পৰম্পৰা অব্যাহত ৰাখি আমাৰ মাজলৈ আমি আমন্ত্ৰণ জনাই আনিছো অসমৰ সংগীত জগতৰ অতি শ্ৰদ্ধাৰে লোৱা এটি নাম বিশিষ্ট সংগীত শিল্পী আমাৰ সকলোৰে আদৰৰ শ্ৰদ্ধাৰ ৰুবি সিংহ বাইদেউ। বাইদেউ, আকাশবাণীৰ ষ্টুডিঅ'ত আমি আপোনাক আদৰিছো।
3: ধন্যবাদ।
2: আকাশবাণী বুলি ক'লে আপোনাৰ বহুতো স্মৃতি আছে, আকাশবাণীৰ সৈতে আপোনাৰ বহু সময়ৰ সম্পৰ্ক, আমি সেয়া পাতিম। আমাৰ অংশগ্ৰহণকাৰীসকলক চিনাকি কৰাই দিওঁ। লীনা বৈশ্য,
4: নমস্কাৰ।
2: ঋষভ ৰঞ্জন ভাগৱতী,
5: নমস্কাৰ।
2: ত্ৰিভুজ্জ্বল প্ৰকাশ,
6: নমস্কাৰ।
2: ভাৰ্গৱী গোস্বামী,
7: নমস্কাৰ।
2: কীৰ্তনা দাস,
8: নমস্কাৰ।
2: কৃষ্টিকানন অধিকাৰী,
9: নমস্কাৰ।
2: প্ৰবাল ডেকা,
10: নমস্কাৰ।
2: পাৰ্থিবে গীতাৰত সংগত কৰিব,
11: নমস্কাৰ।
2: মৰমী দেৱী,
12: নমস্কাৰ।
2: আমি সকলোকে আদৰিছো। আমি এই সময়খিনি আমি গীতৰ মাজত থাকিম, সুৰৰ মাজত থাকিম। বাইদেউ, প্ৰথমে যিহেতু আকাশবাণী ষ্টুডিঅ'লৈ আপুনি আহিছে বহু বছৰৰ মূৰত, আকৌ এনেকৈ আহিছে, ইয়াৰ পূৰ্বে এটি সাক্ষাৎকাৰ আপোনাৰ প্ৰচাৰ হৈছিল মোৰ সংগীত যাত্ৰাত, এই আকাশবাণীলৈ আহি নিশ্চয় আপোনাৰ মনটো নষ্টালজিক হৈ পৰে নহয়নে? কেনেকুৱা অনুভৱ এই নতুন যিসকল কণ্ঠশিল্পী আপোনাৰ কাষতে বহি আছে তেওঁলোকে আজি আপোনাৰ সৈতে সময়খিনি অতিবাহিত কৰিব, আকাশবাণীৰ ষ্টুডিঅ'লৈ আহি প্ৰথম আপুনি কি কৰিব বিচাৰিব এতিয়া?
3: খুবেই ভাল লাগে, কাৰণ আকাশবাণী আমাৰ তেতিয়াৰ দিনতো টিভিও নাছিল, আমাৰ খুব আদৰৰ। আমি সৰুৰে পৰা আকাশবাণীৰ প্ৰগ্ৰেম শুনিয়েই ডাঙৰ হোৱা বুলি ক'ব পাৰি। নাটকবিলাক শুনিছিলো, গান শুনিছিলো, নিজে অডিশ্যন দি তাৰপিছত গান গাইছিলো, গতিকে এটা খুব গভীৰ সম্বন্ধ এটা আছে বুলি ক'ব লাগিব। আৰু লগতে আকাশবাণীয়ে দিশ দেখুৱাই দিলে বুলি ক'ব লাগিব, কাৰণ চৰ্চা কৰিবলৈ আমি বাধ্য হৈছিলো, তাততো অট' টিউন নাই, আমি যি গাম নোট যদি শ্লিপ কৰে সেইটোকে হ'ব, গতিকে আমি খুব চিৰিয়াছলি লৈছিলো। আৰু ভাবো মই এতিয়াও মানে যে আকাশবাণীয়ে যিহেতু এটা অডিশ্যন লৈছিল গানৰ ক্ষেত্ৰত বা গীত লিখাৰ ক্ষেত্ৰত এখন কমিটি আছিল, সেই কমিটিয়ে সেই গীতসমূহ 28টা গান তেওঁলোকে এপ্ৰুভ কৰিলেহে তেতিয়া গীতিকাৰ হিচাপে স্বীকৃতি পাইছিল। গতিকে যেনেকুৱা তেনেকুৱা গীত ৰচনা নহৈছিল সেইখিনি সময়ত, মানে যিবিলাক গীতিকাৰ তেওঁলোকৰ এটাই উদ্দেশ্য আছিল, এটাই লক্ষ্য আছিল, কেনেকে মানে নিজৰ গীতখিনিৰে আকাশবাণীৰ অন্তৰ্ভুক্ত হ'ব পাৰে। গতিকে সেই ধাৰাটো ৰাখিব লাগিব। ভূপেনদাহঁতৰ গান, নিৰ্মল বৰা বাইদেউহঁতৰ গান, নৱকান্ত বৰুৱাসকলৰ গান ইত্যাদি আমি তেতিয়া শুনিবলৈ বাধ্য হৈছিলো, গানবিলাকৰ প্ৰতি আকৃষ্ট হৈছিলো, নিজে লিখিবলৈ চেষ্টা কৰিছিলো আৰু এটা সময়ত গীতিকাৰ হৈ স্বীকৃতি পাইছিলো। কিন্তু সেই বস্তুটো এতিয়া নোহোৱা হৈ গ'ল। এতিয়া ইমানেই স্বাধীনতা এটা পালে যে যেনেকুৱা তেনেকুৱা গীতো এতিয়া ৰচনা হৈছে। চব গান যে বেয়া সেইটো নহয়, 50% কিন্তু তেনেকুৱা হৈছে। আৰু সেইখিনি যদি আকাশবাণীৰ সেই সময়ৰ যদি পৰিৱেশটো থাকিলহেঁতেন, মোৰ বিশ্বাস কেতিয়াও এনেকুৱা স্খলন নহ'লহেঁতেন। আৰু গীতৰ ক্ষেত্ৰতো তেনেকুৱা, সকলোৱে যিখিনি ৰেডিঅ'ত অডিশ্যন দিবলৈ আহে তেওঁলোকে খুবেই ছিৰিয়াছলি লয়, সাধনা কৰি আহে, গতিকে এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব পাৰিছিলে মই ভাবো, মোৰ ধাৰণা এইটো।
2: আৰু নতুন প্ৰজন্মৰ যিসকল কণ্ঠশিল্পী ইয়াত উপস্থিত আছে, এটা কথা চাওকচোন, বাইদেউহঁতৰ দৰে যিসকল শিল্পী তেওঁলোকে সেই আকাশবাণীৰ পৰা এটা সময়ত আহিছে আৰু সেই আকাশবাণীৰ পৰা আৰু বৰ্তমান সময়ত তেওঁলোক সমাজৰ প্ৰত্যেকেই শ্ৰদ্ধা কৰা একোগৰাকী শিল্পী। আৰু তেনেকুৱা শিল্পী আপোনালোকে পাইছে ইয়াত আকাশবাণীত। আকাশবাণীয়ে কি দিছে বাইদেউৰ কথাখিনিৰ পৰা আপোনালোকে গম পাইছে। আৰু সকলো শিল্পী, বৰ্তমান সময়ত প্ৰতিষ্ঠিত যিসকল জ্যেষ্ঠ শিল্পী আছে, সকলোৱে এইটো কথা একমুখে স্বীকাৰ কৰে যে আকাশবাণী তেওঁলোকৰ জীৱনত কি এক বিশেষ ভূমিকা লৈছিল। আৰু সেই সময়ত আকাশবাণীৰ স্বীকৃতি মানে বহুত ডাঙৰ কথা। এতিয়াও আপোনালোকে বিভিন্ন ঠাইত চাগে শুনে এগৰাকী শিল্পীক আমন্ত্ৰণ জনাই তাত লিখা থাকে অনাতাঁৰ শিল্পী অমুক। সেই অনাতাঁৰ শিল্পী বুলি যিটো কথা, সেই লিখাটোৱে এটা তেওঁলোকৰ বাবে এটা সন্মানৰ কথা। গতিকে সেইকাৰণে আকাশবাণীৰ ষ্টুডিঅ'ত আমি ভাবিছো যে এই গানসমূহ আপোনালোকে বিভিন্ন ধৰণৰ বিভিন্ন মাধ্যমত শুনি থাকে, কিন্তু যিসকল শিল্পী সেই গীতৰ চৰ্চাৰ সৈতে জড়িত আছে তেওঁলোকৰ মাজত পোনে পোনে আপোনালোকে শিকে কিনো ভুল আছে, কি কোনখিনি কেনেকুৱা হ'ব লাগে, সেই কথাখিনি তেওঁলোকৰ পৰা পোনে পোনে আপোনালোকে গম পাব পাৰে। আৰু বাইদেউ বিষ্ণু ৰাভাদেৱক তেখেতৰ সান্নিধ্য লাভ কৰিছে, তেখেতৰ মাতৃয়ে গীত গাইছে বিষ্ণু ৰাভাৰ সৈতে। গতিকে কলাগুৰুৰ সৃষ্টিৰাজিক আজি আমি আমাৰ দুটি খণ্ডত আমি সেই কথাখিনিৰ মাজতে থাকিম, সেই গীতৰ মাজতে থাকিম। বাইদেউ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সৈতে আপোনাৰ যিটো সম্পৰ্ক, সান্নিধ্য, সেই আপোনাৰ মাতৃৰ কথা, মাতৃয়ে আপোনালোকক শিকাইছো কি ধৰণে তেওঁলোকৰ সেই অভিজ্ঞতাৰ কথাও কৈছিল, অলপ যদি কয় আমাৰ শ্ৰোতাসকলেও শুনি ভাল পাব।
3: তাৰমানে মাহঁতে কেনেকে শিকিছিল, বিষ্ণু ৰাভাৰ লগত মোৰ দেউতা নবোধ চন্দ্ৰ বৰুৱাৰ বান থিয়েটাৰ যোগেদি তেওঁলোকৰ একেটা মঞ্চতে মোৰ দেউতায়ো অভিনয় কৰিছিল আৰু বিষ্ণু ৰাভাৰো অভিনয় কৰিছিল। তেনেকে এটা সম্বন্ধ এটা আছিলে, বন্ধুত্ব আছিলে। সেই সূত্ৰে আমাৰ ঘৰলৈ আহে আৰু তেতিয়া আমাৰ ঘৰত এটা পুৰণি অৰ্গেন আছিল, বিলতে হালিছে ধুনীয়া পদুমী, এইবিলাক গীত সেই অৰ্গেনত সৃষ্টি কৰা। তাতে আহিলেই তেওঁ তাৰমানে চাহ তাহ খাই উঠি বহে আৰু গানত বহে, আৰু তেনেকেই মোৰ বাইদেউক শিকাইছিল। বাইদেউ তেতিয়া 4.5 বছৰ, তেতিয়া বিলতে হালিছে তই পাৰিবি এনেকে, মানে নিজৰ মোৰ দুজনী বাইদেউয়ে গাইছিলে, এগৰাকীয়ে ৰৈ ৰৈ কেতেকী বিনাই ৰৈ ঔ নাৱৰীয়া কাই এনেকুৱা গাইছিল, আৰু মাজু বাইদেউয়ে যথেষ্টখিনি শিশু শিল্পী শিশু গীত গাইছিলে, আনকি টান গীতসমূহো তেওঁহঁতৰ গোৱাইছিল। মই আজি শিকাম ৰাংধালি ৰচকী, যথেষ্ট টান, মানে সৰু ছোৱালীৰ কাৰণে ভাবিবই নোৱাৰি 4.5 বছৰীয়া, কিন্তু তেওঁ তাৰমানে কিবা এটা বুজি পাইছিলে যে এই পাৰিব, সেইকাৰণে বেছি সংখ্যক ডাঙৰ বাইদেউক নোগোৱাই মাজু বাইদেউক গোৱাইছিলে বিষ্ণু ৰাভাই। আৰু তেনেকে বিলতে হালিছে, উলিয়া বলিয়া ইত্যাদিবিলাক, আৰু মাহঁতকো গান যিখিনি মানে ৰেকৰ্ড কৰিবলৈ যাব আৰু সেইখিনি শিকাইছিল আৰু। এনেই মায়ে যিহেতু ঢাকাত পৰিছিল আগৰ দিনত, দেশ বিভাজন নহওঁতে আৰু, ঢাকাত পঢ়িছিল আৰু ঢাকাৰ যিখন স্কুল আছিল সেইখন খুব নামী স্কুল আছিলে য'ত মানে গান আৰু কিবা এটা ইনষ্ট্ৰুমেণ্ট আৰু কণ্ঠ সংগীত শিকিবই লাগিব তাৰমানে তাত থাকি পেলাই

0: পৰিছিল, শিকিবই লাগিব। আৰু গতিকে সেই দুইটা শিকিছিল, এটা বেহেলা শিকিছিল আৰু ইফালে গান শিকিছিল। গতিকে ক্লাছিকেল যিটো পাব লাগে সেইখিনি শিক্ষা পাইছিলে মায়ে। তাৰপিছতে যেতিয়া বিয়া হৈ আহিলে আৰু মায়ে, তেতিয়া বিষ্ণুৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা এইসকলৰ মানে সান্নিধ্য পাইছিলে। আৰু তেতিয়াৰ দিনত 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে মোৰে জীৱনৰ সখা কৃষ্ণ এই গীতটি তেওঁ পৰিচালনাত, গোটেইখিনি তেজপুৰৰ শিল্পী, মহিলা শিল্পী গোটেইখিনি, আৰু তেওঁলোকক লৈ পেলাই অৰ্কেষ্ট্ৰাটো কৰিছে মোৰে জীৱনৰ সখা কৃষ্ণ। আৰু মায়ে বজাইছিলে বেহেলা, আৰু জ্যোতিপ্ৰসাদৰ ভনীয়েকে বজাইছিলে অৰ্গেন। তাৰপিছতে আৰু বহুত গোটেইখিনি তেজপুৰৰ শিল্পী আৰু আৰু মোৰ পেহীটো, যোনে মানে ফোন কৰি এতিয়া শিকাম যে সেইটো গান গাইছিলে, তেওঁ এছৰাজ বজাইছিলে। আৰু এছৰাজটো আকৌ ইনষ্ট্ৰুমেণ্টটো আছিলে, কিন্তু তেওঁ শিকাইছিলে আকৌ মায়ে, যে মানে বৰিং ইনষ্ট্ৰুমেণ্টটো, সেইকাৰণে মায়ে তেওঁক মানে গাইডেঞ্চটো দিছিল। আৰু আচলতে প্ৰচাৰ নহ'ল কাৰণে নিশ্চয় সেইখিনি সময়ৰ শুনা গৈছিল আৰু, যে এইটো ভাৰতৰ ভিতৰত প্ৰথম মহিলা অৰ্কেষ্ট্ৰা আছিল, কিন্তু মানে সেইটো প্ৰচাৰ নহ'ল আৰু, আৰু বিশেষকৈ তেজপুৰত বুলি চাগে থাকি গ'ল আৰু তেনেকুৱা। আৰু তেনেকে পিছত গোটেই গানখিনি যেতিয়া ৰেডি হ'ল, ৰচনা কৰা হৈ গ'ল, বিলতে হালিছে বা গুৰুমূৰ শংকৰ ইত্যাদি, আৰু লগতে পাল্লা ৰেকৰ্ড, জন্মাষ্টমী, বিহুৱতী, এইখিনি কৰি পেলাই ৰিহাৰ্চেল কৰি মাহঁতেই ভাগ লৈছিলে। দৈৱকী হৈছিল, মোৰ দেউতা বাসুদেৱ হৈছিল, এনেকুৱা আৰু। তাৰপিছত আঠজনীয়া দলটো লৈ মোৰ মাহী দুগৰাকী, মা আৰু মোৰ দুগৰাকী বাইদেউ, দেউতা, বিষ্ণুৰাভা, ইমানখিনিয়ে আঠজনীয়া দলটো লৈ পেলাই কলিকতালৈ গৈছিলে ট্ৰেইনেৰে। আৰু তাত আৰ্মহাৰ ষ্ট্ৰীটত থাকি এই হেৰিত চেনলা মিউজিকেল কোম্পানী, তাত এইবিলাক ৰেকৰ্ডখিনি কৰি এমাহ ধৰি পেলাই আছিলে, তেনেকে গোটেইখিনি হৈছিল। আৰু মই যেতিয়া বিষ্ণুৰাভাক লগ পাইছো, তেওঁ মোৰ সম্বন্ধত মহা হ'ল, মানে মোৰ মাহী প্ৰিয়বালা দত্ত তেওঁক বিয়া কৰাইছিল, প্ৰথম পত্নী। আৰু মই যেতিয়া বিষ্ণুৰাভাক লগ পাইছো, তেতিয়া তেওঁ গানৰ হেৰিত নাই, তেওঁ তেতিয়া প্ৰবন্ধবিলাক এইবিলাক লিখিছিলে, সেইখিনি সময়ত তেওঁ গান ৰচনা কৰা নাছিল, কিন্তু খুব উদগনি দিছিল, গাবি কিয় নোৱাৰিবি, মমতা বাইদেউৰ নামটো পাৰুলি আছিল ঘৰত, তাহাঁতে যদি পাৰে কিয় নোৱাৰিবি, এনেকুৱা ধৰণৰ আৰু, আৰু তেনেকে লগ পাইছিল।
1: ভাল লাগিছে সময়খিনিৰ কথা আৰু আপোনাৰ সৈতে পাতিম। আজি আমি প্ৰথম কোনটো গীতৰ চৰ্চা কৰিম?
0: ফুল কৰি ৰখ চুমিলে।
1: হয়, আৰু আমাৰ বহুতো শ্ৰোতা আছে যিসকল হয়তো দিব্যাংগ শ্ৰোতা, তেওঁলোকে শুনি শুনি আচলতে শিকে, আৰু তেওঁলোকৰো আমালৈ অনুৰোধ জনায় যে প্ৰথমে যদি গীতৰ কথাখিনি আমাক পঢ়ি দিয়ে, তেওঁলোকৰো কিছু মনত ৰাখিবলৈ তেওঁলোকে প্ৰয়াস কৰে। আৰু আজি আমাক প্ৰবাল নিজে এগৰাকী কণ্ঠশিল্পী, তেওঁ হাৰমনিয়ামৰ সংগত কৰিলে পাৰ্থিৱ গীতাৰত সহযোগ কৰিব। বাইদেউ প্ৰথমে যদি আপুনি গীতৰ কথাখিনি অলপ পঢ়ি দিয়ে ভাল হ'ব। তোমালোকে লিখি লোৱা
0: এই গীতটি গিৰিজা বৰুৱাই গাইছিলে 1937 চনত, ৰেকৰ্ড কৰিছিল। কৈ যাওঁ, ফুল কৰি ৰখ চুমিলৈ পলাই ভোমোৰা, মুখ ঢাকি তাই কান্দে লুকাই আপোন পাহৰা, সেই ফুলকে বুটলি আনি তিয়ালো চকুলো সানি, গাঁঠিলো এই ফুলৰ মালা ৰসেৰে ভৰা, সেই ফুলৰে মালা ধাৰি ললো মোৰ ডিঙিতে আৰি, সেই স্মৃতিটি সোঁৱৰি মই হলো বিভোৰা।
1: তেতিয়াহ'লে আপোনালোকৰ মাজত মই নাথাকো, মই শুনি থাকিম, যিহেতু মই নিজে গাব নোৱাৰো, মই শুনি থাকিম, গতিকে আপোনালোকে এই চৰ্চা আৰম্ভ কৰক।
0: মই প্ৰথমে গাই দিওঁ, তাৰপিছত।

0: তাহলে আৰু এটা ইটো গান শিকাও না নাৰ ভৰসা হয়
1: হয়
2: আপুনি প্ৰথমে যদি গীতৰ কথাখিনি এবাৰ পঢ়ি দিওঁ
0: পঢ়ি দিওঁ না নাৰ ভৰসা নাইৰে এই গীতটি 1937 চনত বিষ্ণুৰভা আৰু প্ৰফুল্ল বালা বৰুৱা দ্বৈত কণ্ঠত গাইছিল গীতটি হৈছে নাৱৰ ভৰসা নাইৰে নাৱৰীয়া মোৰে গুৰি গোঠা ধৰে গোবিন্দ নাম গাইৰে হে স্বামী নাৱৰ ভৰসা নাইৰে ওপৰে তপত বেলি তলে তপত বালি বুকুত শোকৰ জুই জ্বলে নৈৰে বুকুতে চাকনয়া ঘূৰিছে বৈছে পগলা ঢলে বিমূৰত পৰিলোঁ বুলি নাৱৰীয়াই গোবিন্দ নাম গাইৰে কলাকৈ ডাৱৰে আকাশখন ছাটিলে সুৰুজে লুকাইছে গা বিজুলী ছাতেৰে ঢেৰেকনি মাৰি বলিছে বলিয়া বা নাও তুলু বোলো বোঠা তুলু বোলো আৰু তুলু বোলো চৈ পৰ্বতে প্ৰমাণে ঢৌ তুলি তুলি গৰজি উঠিছে নৈ উপায় নেদেখি মোৰে নাৱৰীয়াই গোবিন্দ নাম গাইৰে
1: কলাকৈ ডাৱৰে আকাশখন ছাটিলে
0: ছাটিলে
3: বলিয়াবা
0: হল না কথাখিনি গাই চাওঁ।

এইখিনি সময় আমি সকলোৱে বাইদেউৰ সৈতে দুটি গীতৰ চৰ্চা কৰিলো, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ। খুব ভাল লাগিল সময়খিনি বাইদেউ, আৰু নিশ্চয় আপোনাৰ ভাল লাগিছে নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলে। বাইদেউ কৈছে ভাল গাইছে, গতিকে এনেদৰে ভাল গাই থাকক সেয়া আমি আশা কৰিছো। মই ধন্যবাদ জনাইছো কৃষ্টি, কীৰ্তনা, ভাৰ্গৱী, ত্ৰিভুজ্জ্বল, ঋষভ, লীনা, মৰমী, ধন্যবাদ জনাইছো পাৰ্থিৱ, প্ৰবাল, ধন্যবাদ জনাইছো বাইদেউ, আপোনাক আমি ধন্যবাদ জনালো। এই সময়খিনি যেন শেষেই নহব তেনেকুৱা লাগি আছিল সেই অনুভৱটো, খুব ভাল লাগিল। আমি কিন্তু আকৌ এটা খণ্ডত আপোনাৰ সৈতে একেলগে বহিম, এই সুৰীয়া সময়ৰ মাজত থাকিম আমি। আজিলৈ এই প্ৰথম খণ্ডটি আমি সামৰিব বিচাৰিছো। ধন্যবাদ জনাইছো স্নেহা পাঠক, ডেইজি গগৈ আৰু শ্ৰোতাসকল। আকৌ এটি খণ্ডত আপোনালোকক আমি লগ পাম। আজিলৈ যুৱ কৰ্মশালাৰ এই খণ্ডটি ইমানতে সামৰিছো। ৰবি সিংহ বাইদেউক পুনৰবাৰ ধন্যবাদ জনালোঁ।

ইমান পৰে শ্ৰোতাসকলে, যুৱ কৰ্মশালা অনুষ্ঠানটি শুনিলে। আজিৰ যুৱ কৰ্মশালা অনুষ্ঠানত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ চৰ্চা কৰা হৈছিল। সমল ব্যক্তিৰূপে উপস্থিত আছিল ৰুবি সিংহ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। হীৰেণ ভট্টাচাৰ্য, যি কেৱল এজন কবি নহয়, অসমীয়া সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ, তীৰ্থনাথ ভট্টাচাৰ্য আৰু স্নেহলতা ভট্টাচাৰ্যৰ সুযোগ্য সন্তান হীৰেণ ভট্টাচাৰ্যই অসমীয়া কবিতাক নতুন সৰলতা, গভীৰতা আৰু জনপ্ৰিয়তা প্ৰদান কৰিছিল। প্ৰতিগৰাকী কবিতাপ্ৰেমীৰ অন্তৰত গভীৰভাৱে শিপাই আছে হীৰদাৰ কবিতা। তেওঁৰ কবিতাই সকলো বয়সৰ পাঠকৰ হৃদয় স্পৰ্শ কৰে। শ্ৰোতাবন্ধু, আজিৰ মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানত এইগৰাকী মহান কবিক তেওঁৰ মৃত্যুদিনত স্মৰণ কৰি আগবঢ়াইছো অনিন্দিতা পালৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱপানীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ডিউজিকগৈ আজিলৈ ইমানতে বিদায় লৈছো। নমস্কাৰ।

মিডিয়াম ৱেভৰ 289.9 মিটাৰত। প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছো আজিৰ লোকগীতৰ অনুষ্ঠান। লোকগীতৰ অনুষ্ঠানত আজিৰ শিল্পী বিনীতা বড়ো। প্ৰিয় শ্ৰোতা, আহক শুনো বিনীতা বড়োৰ কণ্ঠত কেইটিমান সুন্দৰ লোকগীত।

শ্রোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰু আমি শুনি আছো শিল্পী বিনীতা বড়োৰ কণ্ঠত লোকগীতৰ অনুষ্ঠান।

প্ৰিয় শ্ৰোতা, শিল্পী বিনীতা বড়োৰ কণ্ঠত আমি কেইবাটাও সুন্দৰ লোকগীত শুনিবলৈ পালো। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। বৰ্তমান আমি আৰম্ভ কৰিবলৈ লৈছো আজিৰ ভজনৰ অনুষ্ঠান। ভজনৰ অনুষ্ঠানত আমি প্ৰথমতেই শুনিম শিল্পী অনুৰাধা পৌৰৱালৰ কণ্ঠত এটি ভজন।

শ্রোতাসকলে শিল্পী অনুরাধা পড়ুৱালৰ কণ্ঠত ভজন শুনিলে। এইবাৰ আপোনালোকৰ বাবে আগবঢ়াবলৈ লৈছো শিল্পী অনুপ জলোতাৰ কণ্ঠত আন এটি সুন্দৰ ভজন।

প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছো আপোনালোকৰ আটাইতকৈ পছন্দৰ অনুষ্ঠান ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু।

প্ৰাৰ্থনা কৰোঁ। সমস্যাৰে জৰাজীৰ্ণ জীৱন এটাত অলপ সময়বোৰ সহজ হওক বুলিয়েই আমাৰ হেজাৰটা প্ৰাৰ্থনা। কথা নাই যে প্ৰতিটো প্ৰাৰ্থনা নেদেখাজনে মঞ্জুৰ কৰিব, কিন্তু প্ৰাৰ্থনাই যি শান্তি আনে সেই শান্তিতেই যেন মোক্ষ। অন্তৰখনক এই শান্তি, এই মোক্ষৰেই দৰকাৰ। হৃদয়ৰ আহ্বান কেৱল শান্তি, মৰম আৰু ভালপোৱা। তাৰ বাবেই যেন অহৰহ আমাৰ আয়োজন। মেৰে জীৱন সাথী চিনেমাৰ কিশোৰ কুমাৰৰ কণ্ঠত আগবঢ়াবলৈ লৈছো ও মেৰে দিল কে চেন শীৰ্ষক এই গীতটি।

স্মৃতি, স্মৃতিৰনো কি ভাল, কিয়েই বা বেয়া? যদি মনত থাকে তেন্তে শিকলি, যদি পাহৰা যায় সেয়া বেথা। স্মৃতি কাৰোবাৰ বাবে জীয়াই থকাৰ একমাত্ৰ সমল, কাৰোবাৰ বাবে আকৌ তেওঁৰ সমস্ত ক্ষোভৰ কাৰণ। বৰ আপদ কিন্তু বৰ আদৰৰ এই স্মৃতি। য়াদো কি বাৰাত চিনেমাৰ কিশোৰ কুমাৰ আৰু মহম্মদ ৰফিৰ কণ্ঠৰ এই দ্বৈত গীতটি আহক আমি একেলগে শুনো।

ৰাস্তাবোৰ কেৱল পৰিবহণৰ মাধ্যম হোৱা হলে কথাই বেলেগ আছিল। ৰাস্তাবোৰৰ কাহিনী আছে, ৰাস্তাবোৰৰ আছে বহু নোহোৱা কথাৰ, নোকোৱা কথাৰ মালিতা। ৰাস্তা এটা যিমান পুৰণি হয় সিমান কথাবোৰ নষ্টালজিক হৈ পৰে। মানুহৰ মাতবোৰ, হাঁহিবোৰ, কেতিয়াবা সেই ৰাস্তাবোৰত ঘটি যোৱা বুকু ভঙা কথাবোৰ সকলো উভতি আহে। উভতি নাহি পাৰেনে? এয়া যে আমাৰেই আপোন ৰাস্তা। আন্ধি ছবিৰ লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠত আগবঢ়াবলৈ লৈছো এই সুন্দৰ গীতটি।

প্ৰকৃতিৰ এটি নান্দনিক সৃষ্টি চৰাই। এই চৰাইবোৰৰ ভিতৰত আকৌ অন্যতম মাতৰ ৰাণী কুলি কোয়েলিয়া। বসন্ত আহিলেই বহাগ আহিলেই প্ৰকৃতিৰ নতুন ৰূপত যেন সোণত সুৱগা চৰাই এই কুলিয়ে, কুলিৰ মাতটোৱেই যেন নতুন আৰম্ভণিৰ আহ্বান। কুলিৰ মাতত মা ধৰণীয়ে যেন নতুন কাহিনী ৰচে, নতুনকৈ সাজে কাছে। সুবৰ্ণ সুন্দৰী চিনেমাৰ মহম্মদ ৰফিৰ কণ্ঠৰ এই নান্দনিক কীৰ্তি যেন ইয়াৰেই প্ৰমাণ।

ৰাতিবোৰ বৰ অদ্ভুত, কাহানিবা বৰ ৰোমান্টিক, কোনোবাদিনা বৰ যন্ত্ৰণাদায়ক। এটা নতুন আৰম্ভণিৰ বাবে ৰাতিটো কেনেকৈ শেষ হয় যেন লাগে। কেতিয়াবা আকৌ আমি বৰ হেঁপাহেৰে বিচাৰোঁ যেন এই ৰাতিটো আজি শেষেই নহওক। ৰাতিবোৰে লৈ আনে অনেক প্ৰশ্ন, অনেক হুমুনিয়াহ, অনেক স্মৃতি আৰু কেতিয়াবা লৈ আনে অনেক নিঃশব্দ কোলাহল। এটা লম্ফ জম্ফ কৰি থকা দিনটীয়া জীৱনৰ জিৰণিৰ বাবেই যেন ৰাতিবোৰৰ সৃষ্টি। দ্য ট্ৰেইন এই ছবিখনত লতা মংগেশকাৰে গোৱা এই গীতটি আহক আমি একেলগে শুনো।

দূৰৰ মানুহ, মনৰ মানুহ, ভূগোল, বিজ্ঞান, ইতিহাস একোৰেই শেষ নোহোৱা মনৰ সম্পৰ্কৰ মানুহ, খিৰিকীৰে ৰিঙিয়াই অহা সেই দূৰৰ নিজৰ মানুহৰ মৰম, জীৱন আছে, উশাহ আছে, গতিকে মনৰ মানুহবোৰ যিমানেই দূৰত নাথাকক কিয় সেই সম্পৰ্কবোৰ জীয়াই থাকিবই, জীয়াই ৰাখিবই লাগিব। মিষ্টাৰ নটৱৰলাল চিনেমাৰ লতা মংগেশকৰ আৰু কিশোৰ কুমাৰৰ যুগলবন্দীৰে সজোৱা এই গীতটি অনুষ্ঠানটিৰ শেষত আপোনালোকৰ বাবে।

প্ৰিয় শ্ৰোতা, আশা কৰিছোঁ আপোনালোকে আজিৰ ৰামধেনু খুবেই ভাল পালে। ইয়াৰ লগে লগে আমি ৰামধেনুৰ সামৰণি পেলাইছোঁ।

প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আজি আছে উস্তাদ বিছমিল্লাহ খানৰ শেহনাই বাদন, ৰাগ মালকোছ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ষ্টুডিঅ'ৰ ঘড়ীত এতিয়া নিশা 10:30 আৰু 15 ছেকেণ্ড গৈছে আৰু ইয়াৰ লগে লগে আমি সামৰিছো আমাৰ আজিৰ অনুষ্ঠান। প্ৰিয় শ্ৰোতা, কাইলৈ আমাৰ অনুষ্ঠান পুনৰাই মুকলি কৰা হ'ব ঠিক পুৱা 5:30। তেতিয়ালৈ বিদায় মাগিছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কার, সুপ্রভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 20 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 14 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 5 তাৰিখ। এতিয়া সময় পোৱা 5:43:40 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ, ডিয়াৰিং ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰিব।